জুলাই মাহৰ 24 তাৰিখ, এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আশাদেৱা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত কৌস্তুভ দাস, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ, ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল দীপালী বৰঠাকুৰৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ কণ্ঠৰ লোকগীত, মতিৰাম ডেকা পাঠক আৰু লগৰীয়াসকলৰ কণ্ঠৰ নাম, উমাকান্ত বৈৰাগী আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু নন্দিতা শৰ্মাৰ কণ্ঠৰ ভজনেৰে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। পুৱা 6:15 সংগীতা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 অপৰ্ণা দত্ত ঘোষৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত শান্তা উজিৰ, ঋদীপ দত্ত, হেবিকা শইকীয়া, শান্তনু গোস্বামী আৰু ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দেগী কে গীত ঔৰ ভজন, সবৰং আৰু তাৰান্নুম। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীৰ শৰীৰ আৰু স্বাস্থ্য শিতানত যোগাভ্যাস আৰু সুস্বাস্থ্য শীৰ্ষক বিষয়ত যোগ প্ৰশিক্ষক কাকলি মহন্তৰ সৈতে সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা স্নেহা পাঠকৰ। এই অনুষ্ঠানতে 7:20 ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী আকাংক্ষা মালাকাৰৰ সৈতে ভাস্কৰ শইকীয়াৰ কথোপকথন, লগত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান নীতিশা গোস্বামীৰ কণ্ঠৰ আধুনিক গীত আৰু মোৰ অনুভৱৰ গীত। নিশা 8:15 সংসদত আজিৰ দিনটো, নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, নিশা 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট। এতিয়া আগবঢ়াইছো আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া দুটিমান অনুষ্ঠানৰ চমু পৰিচিতি। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এক বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, প্ৰযোজনা আৰু পৰিকল্পনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি প্ৰখ্যাত লেখক শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকী, সাক্ষাৎ গ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানৰ স্বাৱলম্বন শিতানত খেতিয়ক জয়া ডেকাৰ সৈতে ভাস্বতী কলিতাৰ সাক্ষাৎকাৰ। পুৱা 9:20 প্ৰভাতী তৰংগ, অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰণৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৰ ধাৰাবাহিক পাঠৰ 10ম খণ্ড শুনিবলৈ পাব, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:20 ডক্টৰ অৰূপ কুমাৰ হাজৰিকা ৰচিত ইংৰাজী কথিকা চেফ ড্ৰিংকিং ৱাটাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

সংগীতা দাসৰ কণ্ঠত সুৰদাস ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো অপৰ্ণা দত্ত ঘোষৰ কণ্ঠৰ লোকগীত।

অপর্ণা দত্ত ঘোষৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া মহম্মদ ৰফি আৰু কিশোৰ কুমাৰ।

চুপকে চুপকে ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো মহম্মদ ৰফি আৰু কিশোৰ কুমাৰৰ কণ্ঠত। গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ এছ ডি বৰ্মন।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনন্দ বক্সী ৰচিত আৰু লক্ষ্মীকান্ত প্যাৰেলাল সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু এছ পি বালসুব্রহ্মণ্যমে। ছবি এক দুজে কে লিয়ে।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মংগেশকাৰ, আশা ভোছলে আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ গীত, ছবি পৰোচন, গীতিকাৰ ৰাজেন্দ্ৰ কিষাণ, সুৰকাৰ ৰাহুল দেৱবৰ্মন।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শ্ৰী 420 ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে আশা ভোছলে। গীতৰ ৰচনা শৈলেন্দ্ৰৰ, সুৰ শংকৰ জয়কিষণৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিত স্বাক্ষৰ কৰিছে। সমাজকৰ্মী সোণম ৱাংচুকে যোৱা নিশা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিব নিযুক্তি দিছে আৰু ভাৰতে কালি তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবুৱেক 7 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। চিকিৎসা বিজ্ঞানত নামভৰ্তি পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। যোৱা নিশা দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ বাবে দোষীসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত যাতে শিক্ষাৰ্থীসকলৰ এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু এনে কৰাৰ বাবে ততালিকে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকত ফাদিল কোনো সৰু ঘটনা নহয় আৰু লাখ লাখ শিক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকৰ বাবে এয়া সঁচাকৈ পীড়াদায়ক।
2: और उनके अभिभावकों के लिए बहुत ही पीड़ादायक है और इसलिए पेपर लीक घटना से अब तक पिछले ढाई महीनों में अनेक विहित कदम उठाए गए, गुनहगारों को पकड़ा गया है, वे जेल में पड़े हैं। हमारा सबसे महत्वपूर्ण जिम्मा था कि विद्यार्थियों का एक वर्ष बर्बाद न हो। सरकार ने अभी कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाए इसका प्रबंध किया।
1: শ্ৰীমোদীয়ে কয় যে তেওঁ ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহক দ্ৰুত আদালত গঠনৰ বাবে প্ৰস্তাৱ যুগুতাই উলিয়াবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে বিভাগসমূহে অহৰহভাৱে কাম কৰি কালি শেষ নিশা ইয়াৰ খচৰা দাখিল কৰে।
2: মানে ফাষ্ট ট্ৰেক কোৰ্ট কে লিয়ে বিভাগো কো নিৰ্দেশ দিয়ে থে। বিভাগোনে লগাতাৰ মেহনত কৰকে দেৰ ৰাত মুঝে মুসদ্দা ভি দে দিয়া। ফাষ্ট ট্ৰেক কোৰ্ট আৰু কঠোৰ সজা কে প্ৰাৱধান কে সাথ কা মুসদ্দা কেবিনেট মে চৰ্চা হ'গী। কেবিনেট কে সাথিয়ো কে সুঝাও কে বাদ উসকা অন্তিম ৰূপ দিয়া যায়েগা আৰু সোমবাৰ সে সংসদ কা দূসৰা সপ্তাহ শুৰু হ' ৰহা হে তব জল্দ সে জল্দ উস বিল কো সদন মে পাৰিত কৰাণে কা প্ৰয়াস কিয়া যায়েগা।
1: তেওঁ কয় যে দ্ৰুত আদালত গঠন আৰু কঠোৰ শাস্তি ব্যৱস্থা থকা এই খচৰা প্ৰস্তাৱ সম্পৰ্কে আজি মন্ত্ৰীসভাৰ বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰীসভাৰ সদস্যসকলৰ পৰামৰ্শ অন্তৰ্ভুক্ত কৰাৰ পাছত প্ৰস্তাৱটোৰ চূড়ান্ত ৰূপ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ সময়ত চৰকাৰে শীঘ্ৰেই বিধেয়কখন গৃহীত কৰাৰ বাবে সকলো ধৰণৰ চেষ্টা চলাব। ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে তিনিখন চুক্তিৰ স্বাক্ষৰ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ মাজত কালি বুখাৰেষ্টত হোৱা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ প্ৰেছ বিজ্ঞপ্তিত কয় যে ভাৰত আৰু ৰোমানিয়াই পাৰস্পৰিক আস্থা, সন্মান আৰু জনসম্পৰ্কৰ ভিত্তিত 7 দশকৰো অধিক সময় ধৰি ঘনিষ্ঠ আৰু স্থায়ী মিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই আছে। তেওঁ কয় যে দেশ দুখনৰ মাজত বিগত সময়ছোৱাত সহযোগিতা অহৰহ শক্তিশালী হৈছে। অভিলাষী লক্ষ্য শক্তিশালী সহযোগিতা আৰু ভৱিষ্যতৰ বাবে উমৈহতীয়া দৃষ্টিভংগীৰে এই সহযোগিতা সম্প্ৰতি নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৰোমানিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনা ফলপ্ৰসূ বুলি অভিহিত কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে শেহতীয়া বছৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে তেওঁলোকে পৰ্যালোচনা কৰে। তেওঁ কয় যে দুয়োখন দেশে নিজৰ নিজৰ অগ্ৰাধিকাৰ অনুযায়ী বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰত আৰু ৰোমানিয়াই অহা তিনি বছৰৰ ভিতৰত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিয়ে উদ্যোগ আৰু দক্ষ বৃত্তিধাৰী লোকৰ বাবে অভূতপূৰ্ণ সুযোগ কঢ়িয়াই আনিব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ৰোমানিয়াই নিৰ্মাণ, ভেষজ, স্বাস্থ্যসেৱা, নৱীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, কৃষি উৎপাদন, সাৰ, বিজ্ঞান আৰু প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ লেখীয়া ক্ষেত্ৰসমূহত সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰোমানিয়া ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বুখাৰেষ্টৰ ভিক্টৰী পেলেচত ৰোমানিয়াৰ প্ৰধানমন্ত্ৰী ইলি বোলোজানৰ সৈতে আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰোমানিয়াৰ ৰাষ্ট্ৰপতি নিকোছৰ ডেমৰ সৈতে ভাৰত ৰোমানিয়া বাণিজ্যিক ফৰামত ভাষণ প্ৰদান কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোমানিয়াৰ সংসদ ভ্ৰমণ কৰিব আৰু তাত তেওঁ ছিনেটৰ সভানেত্ৰী মিৰ্চিয়া আব্ৰুডিয়ান আৰু চেম্বাৰ অব ডেপুটিজৰ অধ্যক্ষ ছৰিন গ্ৰিণ্ডিয়ানৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে অজ্ঞাত সৈনিকসকলৰ সমাধিস্থলীটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বুখাৰেষ্ট ইউনিভাৰ্চিটি অব ইকনমিক ষ্টাডিজ আৰু নেচনেল ভিলেজ মিউজিয়াম ভ্ৰমণ কৰি ৰোমানিয়াৰ সৈতে শৈক্ষিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত ভাৰতে গুৰুত্ব দিয়াৰ বিষয়ে আলোকপাত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমাজকৰ্মী সোনম ৱাংচুকে যোৱা নিশা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 26 দিনৰ অন্তত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে। অনশন ভংগৰ সময়ত ৱাংচুকৰ পন্নী গীতাঞ্জলি আংমো আৰু লেহ লাডাখৰ শীৰ্ষ নিকায়ৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ 65গৰাকী সাংসদে ৱাংচুকক সাক্ষাৎ কৰি অথবা পত্ৰ প্ৰেৰণ কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ আহান জনায়। শ্ৰী ৱাংচুকে কয় যে বিভিন্ন চৰ্ত সম্পৰ্কে চলা দীঘলীয়া আলোচনাৰ অন্তত তেওঁ অনশন প্ৰত্যাহাৰ কৰে। তেওঁ লগতে কোনোধৰণৰ হিংসাৰ বিৰুদ্ধে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহান জনায়। উল্লেখযোগ্য যে শ্ৰী ৱাংচুকে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিল ঘটনাৰ উত্তৰদায়িত্ব নিশ্চিত কৰাৰ দাবীত যোৱা 28 জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজকৰ্মী সোনম ৱাংচুকক চিকিৎসকসকলে দিয়া পৰামৰ্শ অনুযায়ী নৈমিত্তিক কাম কাজ কৰি যাবলৈ আৰু শীঘ্ৰে শৰীৰৰ পূৰ্বৰ ওজন প্ৰাপ্তিৰ বাবে চেষ্টা চলাবলৈ আহান জনাইছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৱাংচুকৰ সুস্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকলক নিযুক্তি প্ৰদান কৰিছে। বৰ্তমান শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ সচিব হিচাপে কৰ্মৰত বিনীত যোশীক পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। নৰেশ পাল গংগুৱাৰত উচ্চ শিক্ষাৰ নতুন সচিব হিচাপে কাৰ্যভাৰ প্ৰদান কৰা হৈছে। টি কে অনিল কুমাৰক বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতা সচিব হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা সচিব কাটিকিথালা শ্ৰীনিবাসনক নিযুক্তি দিয়া হৈছে। কেশৱ চন্দ্ৰ খনিজ মন্ত্ৰালয়ৰ সচিব আৰু চন্দ্ৰভূষণ কুমাৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হ'ব। সুশীল কুমাৰ লোহানীক পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। সত্যেন্দ্ৰ সিঙক নগৰ উন্নয়ন বিভাগৰ সচিব আৰু ডি থাৰাক মূলধন উন্নয়ন বিভাগৰ সচিব হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। পীয়ুষ গোৱেল হ'ব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সচিব প্ৰধান। কেবিনেটৰ নিযুক্তি কমিটীয়ে এই নিযুক্তিসমূহত অনুমোদন জনাইছে। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱে 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ ঊনৈশটা বলত কৰা আকৰ্ষণীয় অৰ্ধ শতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে জিম্বাবৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। জিম্বাবৱেৰ হৈ ডব্লিউ মাধৱেৰে সৰ্বাধিক 39 ৰাণ কৰে। ভাৰতৰ মায়ংক যাদৱ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট দখল কৰে। ভাৰতীয় দলটোৱে অহা কাইলৈ আৰু পৰহিলৈ একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু ৰোমানিয়াই বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে 3খন চুক্তিৰ স্বাক্ষৰ কৰিছে। সমাজকৰ্মী সোণম ৱাংচুকে যোৱা নিশা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে আৰু ভাৰতে কালি 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱে 7 উইকেটত পৰাস্ত কৰে।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি

আপোনালোকে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰূপম ভূঞাৰ কণ্ঠৰ গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 7,21,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। জিলা তিনিখনৰ পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শিৱসাগৰ জিলাৰ 5টা ৰাজহচক্ৰৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,75,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত কালি বানত পৰি 4জন লোকে প্ৰাণ হেৰুৱায়। 5,197 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিবিৰসমূহত 14,788 লোকে আশ্ৰয় লৈ আছে। SDRF, NDRF, বায়ু সেনাবাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। জিলাখনৰ কেইবাখনো নৈৰ জলস্তৰ হ্ৰাস পাইছে। শেহতীয়া তথ্য অনুসৰি দিখৌ নদী বিপদসীমাৰ ওপৰেদি বৈ আছে। যোৰহাট জিলাত বানৰ ফলত 115,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালি সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হ৮ একেদৰে চৰাইদেউ জিলাত 1,86,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ কালি বানৰ ফলত 2জন লোকে প্ৰাণ হেৰুৱায়। গোলাঘাট জিলাৰ নিপকৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা 1 বজাৰ তথ্য অনুসৰি প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰাৰ পানী এৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে নামনি ঠাইসমূহত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। জিলাখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ চমু প্ৰতিবেদন।
2: গোলাঘাট জিলাখনত বৰ্তমানে বান পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আছে যদিও জিলাখনত প্ৰায় 25,791 গৰাকী লোক বানত আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত গোলাঘাটৰ নুমলীগড়, দেৰগাঁও সমষ্টিৰ লগতে খুমটাইৰ কিছু অংশ আৰু আঠখেলীয়া বচাপথাৰ এই অংশত বানৰ কিছু প্ৰকোপ কমিলেও আচলতে বানাক্ৰান্ত লোকসকলৰ যি হাহাকাৰ অৱস্থা ইয়াৰ বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে আৰু লগতে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ যি নিপকুৰ পানী এৰি দিয়াৰ ফলত যি আচলতে কেইবাখনো নৈ উপনৈৰ পানী উফন্দি অহা তথ্য আমাৰ হাতলৈ আহিছে আৰু যোৱা নিশা 1 বজাৰ তথ্য অনুসৰি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত জলধাৰাটোৰ স্পিলৱে ক্ৰেষ্ট লেভেল 321 মিটাৰ অতিক্ৰম কৰাৰ ফলত 4খনকৈ তেওঁলোকৰ যি ৰেডিয়েল গেট আছে ইয়াৰ গেট খুলি দিয়া হৈছে আৰু গেট নম্বৰ 1.075 মিটাৰ খুলি দিয়া হৈছে, গেট নং 2 1 মিটাৰ খুলি দিয়া হৈছে, গেট নং 3 1 মিটাৰ পৰ্যন্ত খুলি দিয়া হৈছে আৰু গেট নং 4 0.75 মিটাৰ খুলি দিয়া হৈছে।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে সৰ্বাত্মৰ দীৰ্ঘকালীন পুনৰ্বাসন পেকেজ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
3: ঘৰ খৰ্চ কে পেচে দো হাজবেণ্ড জি,
4: ইয়ে ৰাশন কে 15,000, সব্জিও কে 2,000
3: আৰু লাইট বিল কে
4: আব 0 ৰুপে কেচে দো।
3: ওহো, ভুলি গই থি, আব তো সোলাৰ পানেল লগ গয়ে হে না, তো জো 4,000 বচে হে উসসে শপিং হো জায়ে।
5: পক্কা। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
6: हर घर सूर्य घर।
7: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
8: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं विशाल शर्मा।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পাপৰি শৰ্মাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, নিহতৰ সংখ্যা 47লৈ বৃদ্ধি। ভৱিষ্যতে ডাৱৰ বিস্ফোৰণ বা অনুৰূপ বিপৰ্যয়ৰ পৰা ৰাজ্য জনসাধাৰণক ৰক্ষা কৰাৰ বাবে শক্তিশালী সমন্বয় ব্যৱস্থা সন্দৰ্ভত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাৰ প্ৰস্তাৱ। বিধানসভাত অসম বিনিয়োজন বিধেয়ক 2026 গৃহীত। সমাজকৰ্মী সোণম ৱাংচুকৰ অনিৰ্দিষ্টকালীন অনশন ভংগ আৰু হাৰাৰেত অনুষ্ঠিত প্ৰথমখন টি টুৱেণ্টি খেলত জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলা বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 883খন গাঁৱৰ 7,21,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত।

0: অন্তৰ্ভুক্ত হৈছে। প্ৰশাসনিক ক্ষতিগ্ৰস্ত জিলাসমূহত 103টা আশ্ৰয় শিবিৰ আৰু 255টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। জিলা তিনিখনৰ পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শিৱসাগৰ জিলাৰ 5টা ৰাজহ চৰকাৰ 300খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,75,000 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত কালি বানত পৰি 4জন লোকে প্ৰাণ হেৰুৱায়। 5,197 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 124টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। শিবিৰসমূহত 14,788জন লোকে আশ্ৰয় লৈ আছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ু সেনাবাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। জিলাখনৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই সম্পৰ্কে এয়া আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলী।
1: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। জিলাখনৰ প্ৰধান নদীসমূহৰ জলৰ স্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। দিখৌ জলৰ স্তৰ বাঢ়ি আছে, ব্ৰহ্মপুত্ৰও বিপদসীমাৰ ওপৰে প্ৰবাহিত হৈ আছে। দিহিং নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে। জিলা প্ৰশাসনৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ, সেই তথ্য অনুসৰি শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰ ক্ৰমে নাজিৰা, শিৱসাগৰ, সোণাৰী, আমগুৰি আৰু ডিমৌ এই বানত আক্ৰান্ত হৈছে। আৰু এই বানত প্ৰায় 300খনৰ অধিক গাঁও প্লাবিত হৈছে। আৰু বানত জিলাখনৰ 3,75,000ৰ অধিক লোক আৰু 5,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে।
0: যোৰহাট জিলাত বানৰ ফলত 1,15,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালি সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও 1,86,000 লোক বানৰ কবলত আছে। জিলাখনত কালি বানৰ ফলত 2জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতা নবুল কোঁৱৰে।
2: যোৱা 19 জুলাইৰ পৰা চৰাইদেউ জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ আহিছে যদিও বৰ্তমানো বহু লোক বানত আবদ্ধ হৈ আছে। বিগত 5 দিন ধৰি চৰাইদেউ জিলা প্ৰশাসনে বানাক্ৰান্তসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ কাম তীব্ৰতৰ কৰি তুলিছে। জিলা উপায়ুক্তই প্ৰকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে 69টা নিৰ্দিষ্ট সাহায্য শিবিৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু কালিৰে পৰা 16টা NDRF আৰু SDRFৰ দলে সাহায্য বিতৰণত সহায় কৰিছে। বিশেষকৈ টেঙাপুখুৰী, চলাপথাৰ আৰু লাকুৱাৰ দৰে ক্ষতিগ্ৰস্ত অঞ্চলত 9টা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
0: গোলাঘাট জিলাৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী পুনৰ বৃদ্ধি পাইছে। নিশা 1 বজাৰ তথ্য অনুসৰি প্ৰকল্পৰ জলধাৰৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে জলধাৰৰ পানী এৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈকে নামনি ঠাইসমূহত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। জিলাখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈ চমু প্ৰতিবেদন।
3: গোলাঘাট জিলাখনত বৰ্তমানে বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে আৰু যোৱা নিশা 1 বজাৰ তথ্য অনুসৰি দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ জলস্তৰ 322.69 মিটাৰলৈ বৃদ্ধি পাইছে, যাৰ ফলত জলধাৰাটোৰ স্পিলৱে ক্ৰেষ্ট লেভেল 321 মিটাৰ অতিক্ৰম কৰাৰ ফলত 4খনকৈ তেওঁলোকৰ যি ৰেডিয়েল গেট আছে ইয়াৰ গেট খুলি দিয়া হৈছে আৰু গেট নম্বৰ 1 0 7 5 মিটাৰ খুলি দিয়া হৈছে, গেট নং 2 1 মিটাৰ খুলি দিয়া হৈছে, গেট নং 3 1 মিটাৰ পৰ্যন্ত খুলি দিয়া হৈছে আৰু গেট নং 4 0.75 মিটাৰ খুলি দিয়া হৈছে। ফলত স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 143 ঘনমিটাৰ পানী এৰি দিয়া হৈছে।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ ছিনিয়ৰ বুনিয়াদী বিদ্যালয় স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে সৰ্বাত্মক দীৰ্ঘকালীন পুনৰ্বাসন পেকেজ প্ৰস্তুত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰি আছে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে কথা পাতি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈছে। বানৰ ফলত হোৱা ক্ষয় ক্ষতি মূল্যায়ন আৰু প্ৰয়োজনীয় সাহায্য বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্ত মন্ত্ৰালয়ৰ দল শীঘ্ৰে ৰাজ্যলৈ আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে পৰিস্থিতি হাম কাটিলে ভৱিষ্যতে ডাৱৰ বিস্ফোৰণ বা অনুৰূপ বিপৰ্যয়ৰ বিৰূপ প্ৰভাৱৰ পৰা ৰাজ্য জনসাধাৰণক ৰক্ষা কৰাৰ বাবে শক্তিশালী সমন্বয় ব্যৱস্থা গঢ়ি তোলাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।
4: সেইকাৰণে তাতো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুদিন ধৰি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পাছত কালি গুৱাহাটীত মন্ত্ৰীসভাৰ সদস্য আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ শেহতীয়া পৰিস্থিতি, প্ৰভাৱিত লোকৰ সংখ্যা আৰু ক্ষতিগ্ৰস্ত মথাউৰিৰ দল পথৰ খতিয়ান লয়। তেওঁ বান প্ৰভাৱিত লোকৰ বাবে সাহায্য প্ৰদান প্ৰক্ৰিয়াৰো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জনসাধাৰণৰ বাবে চাউল দাইলকে ধৰি পৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ যোগান নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰি কয় যে এই ক্ষেত্ৰত পুঁজিৰ অভাৱ নহ'ব। মুখ্যমন্ত্ৰীয়ে লগতে বানৰ সময়ছোৱাত আৰু পানী শুকাবলৈ ধৰাৰ সময়ত যাতে কোনো ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ নঘটে সেই ক্ষেত্ৰত বিশেষ দৃষ্টি ৰাখিবলৈ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে। পশুধনৰ ক্ষয় ক্ষতি সন্দৰ্ভত জৰীপ চলাবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগক তেওঁ বৈঠকত নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পাছত ক্ষতিগ্ৰস্ত মথাউৰিৰো জৰীপ চলাই এনে মথাউৰিসমূহ সবল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক কয়। একেদৰে শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা পথসমূহ মেৰামতি পদক্ষেপ লবলৈ তেওঁ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলক বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখন পৰিদৰ্শন কৰি বান সাহায্য বিতৰণকে ধৰি বিভিন্ন কাম কাজৰ বুজ লবলৈও কয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম বিনিয়োজন বিধেয়ক 2026 কালি বিধানসভাত মৌখিক ভোটত গৃহীত হয়। ইয়াৰ লগে লগে বিধানসভাত 2026-2027 বিত্তীয় বৰ্ষৰ বাজেটো বিধানসভাত অনুমোদন লাভ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৱা 10 জুলাই সদনত দাখিল কৰা বাজেট অনুসৰি এইবাৰৰ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ 2,85,84,45,00,000 টকা। ইয়াৰে একত্ৰিত নিধিৰ পৰা ব্যয়ৰ পৰিমাণ 1,56,714,88,00,000 টকা ধাৰ্য কৰা হৈছে। ষোড়শ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি একাদশ দিনা শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰিব। ইয়াৰ উপৰি সদনত আজি কেইবাটাও সংকল্প প্ৰস্তাৱ উত্থাপন কৰা হ'ব। বিধানসভাৰ বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে বান, গৰাখহনীয়া আদি বিষয় সন্দৰ্ভত সংকল্প প্ৰস্তাৱ উত্থাপন কৰাৰ কথা। চিকিৎসা বিজ্ঞানত নামভৰ্তি পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছৰে পৰা বিগত আঢ়ৈ মাহত ভালেমান পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। যোৱা নিশা দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ বাবে দোষীসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত যাতে শিক্ষাৰ্থীসকলৰ এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় সেয়া নিশ্চিত কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ আছিল আৰু এনে কৰাৰ বাবে ততালিকে পৰীক্ষা অনুষ্ঠিত কৰাটো জৰুৰী আছিল। সমাজকৰ্মী সোণম ৱাংচুকে যোৱা নিশা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙৰ উপস্থিতিত 26 দিনৰ অন্তত অনিৰ্দিষ্টকালীন অনশন ভংগ কৰে। অনশন ভংগৰ সময়ত ৱাংচুকৰ পন্নী গীতাঞ্জলি আংমো আৰু লেহ লাডাখৰ শীৰ্ষ নিকায়ৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলৰ 65গৰাকী সাংসদে ৱাংচুকক সাক্ষাৎ কৰি অথবা পত্ৰ প্ৰেৰণ কৰি অনশন প্ৰত্যাহাৰ কৰিবলৈ আহান জনায়। শ্ৰীৱাংচুকে কয় যে বিভিন্ন চৰ্ত সম্পৰ্কে চলা দীঘলীয়া আলোচনাৰ অন্তত তেওঁ অনশন প্ৰত্যাহাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজকৰ্মী সোণম ৱাংচুকক চিকিৎসকসকলে দিয়া পৰামৰ্শ অনুযায়ী নৈমিত্তিক কাম কাজ কৰি যাবলৈ আৰু শীঘ্ৰেই শৰীৰৰ পূৰ্বৰ ওজন প্ৰাপ্তিৰ বাবে চেষ্টা চলাবলৈ আহান জনাইছে। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক 7 উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ

0: সূৰ্যবংশীৰ 19টা বলত কৰা আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত 13 অভাৰ আৰু 2টা বলত অনায়াসে 126 ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে জিম্বাবৱে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 125 ৰাণ সংগ্ৰহ কৰে। অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অসমৰ বান পৰিস্থিতিক লৈ ভিন ভিন শিৰোনামেৰে বা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে দিখৌ দিচাং ব্ৰহ্মপুত্ৰৰ পানী পুনৰ বৃদ্ধিক লৈ শিৱসাগৰত আতংক, তীব্ৰ খাদ্য সংকটত বন্যাতৰ আৰ্তনাদ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি দৈনিক অসম কাকতে অধিক ভয়াৱহ হৈছে উজনিৰ বান, অৰ্ধশতাধিকৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শেহতীয়া বানত 41 জনৰ মৃত্যু, নিখোজ 8 জন, আশ্ৰয় শিবিৰত 34,000, বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আহিব কেন্দ্ৰীয় প্ৰতিনিধি দল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে বান পৰিস্থিতি বুজ লোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বন্যাৰ্তৰ বুকুত কঁপনি তুলি পুনৰ ফেনে ফটোকাৰে বাঢ়িছে দিখৌ, 6,50,000 লোক জলবন্দী শিৰোনামেৰে প্ৰকাশ কৰিছে। কাকতখনে দয়াঙৰ পানী নিপকৈ এৰি দিয়াৰ সময়তে গোলাঘাটৰ বানপীড়িতৰ শিবিৰত মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে বাতৰি পৰিৱেশন কৰিছে। নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ আশংকা, কোহিমা বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীয়ে পুনৰ আতংকিত কৰিছে দুৰ্যোগ কবলিত জনতাক শীৰ্ষক এটা বাতৰি দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে প্ৰশ্নকাকত ফাদিলক লৈ প্ৰধানমন্ত্ৰী, ক্ষিপ্ৰ কঠোৰ শাস্তিৰ বাবে গঠন হ'ব ফাষ্ট ট্ৰেক আদালত শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিজৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালত গঠন কৰি অতি শীঘ্ৰে শাস্তি প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ বাতৰি পি এম এনাউন্সেছ ফাষ্ট ট্ৰেক কোৰ্টছ ফৰ ট্ৰায়েল অফ পেপাৰলিক অফেণ্ডাৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে দেশজুৰি বৃদ্ধি ছাত্ৰ আন্দোলনৰ পৰিহৰ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে চেণ্ট্ৰেল টীম টু এছেছ ফ্লাড চিন ফ্ৰম জুলাই 25 শিৰোনামেৰে এটা বাতৰি পৰিৱেশন কৰাৰ লগতে পাৰ্লিয়ামেণ্ট ষ্টল্ড ফৰ ফ'ৰ্থ ডে অভাৰ নীড ফিয়াস্কো শিৰোনামেৰে আন এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে নিপকৈ 3খন গেটেৰে এৰিলে পানী শংকিত নৈপৰীয়া ৰাইজ শিৰোনামেৰে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ অৰূপ। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, নিহতৰ সংখ্যা 47লৈ বৃদ্ধি, বিধানসভাত অসম বিনিয়োজন বিধেয়ক 2026 গৃহীত আৰু সমাজকৰ্মী সোনম ৱাংশুকৰ অনিৰ্দিষ্টকালীন অনশন ভংগ। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ দেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া বৰকটকী গীতৰ কথা ইপচন লাল বৰুৱাৰ, সুৰ পৰাণ বৰকটকীৰ, ছবি অহেতুক।

মমতা ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো ৰোহিত সোণাৰৰ কণ্ঠত। গীতৰ ৰচনা আৰু সুৰ পলাশ গগৈৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক ৰাহত ফতেহ আলী খানৰ কণ্ঠৰ এটি গীত, ছবি অঞ্জানা অঞ্জানী, গীতিকাৰ বিশাল দাদলানী, সুৰকাৰ বিশাল আৰু শেখৰ।

ৰূপালিধ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো স্বামীৰ ৰচিত আৰু আদনান স্বামী সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে আদনান স্বামীয়ে। ছবি লাকী।

আপোনালোকে ৰূপায়িত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত, ছবি মা তুমি অনন্যা। গীতটোত সুৰাৰোপ কৰিছে হিতেশ বৰুৱাই।

অনুষ্ঠানৰ শেষত শুনোৱা হওক লগান ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ, অলকা য়াগ্নিক, সুখবিন্দৰ সিং আৰু শ্ৰীনিবাসে।

লগান ছবিৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল জাভেদ আখতাৰৰ, সুৰ এ আৰ ৰহমানৰ। ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া শান্তা উজিৰ, গীতৰ কথা ডিজেন কোঁৱৰৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বি বি দেৱী বৰবৰুৱা ৰচিত এটি গীত ঋদীপ দত্তৰ কণ্ঠত, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হেৰিকা শইকীয়াৰ কণ্ঠৰেটি গীত। গীতৰ কথা হীৰেণ গোহাঁইৰ।

আপোনালোকে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ৰতন দাস ৰচিত এটি গীত শান্তনু গোস্বামীৰ কণ্ঠত, প্ৰযোজনা উৎপল দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা গীতাঞ্জলি মহন্তৰ, প্ৰযোজনা পিটাৰ জোছেফৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ

289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই ঝৰণা আৰু মোৰ সৈতে আছে শাশ্বতী।

0: হেমবৰুৱাই কৈছিল, আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানৰ প্ৰাকমুহূৰ্ত জনাবলৈ বিচাৰিছো, আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। কস্তুৰী বৰাই পৰিৱেশন কৰা আধুনিক গীত শুনিবলৈ পাব 6:10। যোগাভ্যাস আৰু সুস্বাস্থ্য বিষয়ক শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ দ্বিতীয়টি খণ্ড নিবেদন কৰা হ'ব 6:30। সমল ব্যক্তিৰূপে উপস্থিত থাকিব যোগ প্ৰশিক্ষক কাকলি মহন্ত। অনুষ্ঠানটিৰ আঁত ধৰিব স্নেহা পাঠকে। 7:20 প্ৰচাৰ কৰা হ'ব নপ্ৰতিভা অনুষ্ঠানটি। আজিৰ অতিথি উদীয়মান কণ্ঠশিল্পী আকাংক্ষা মালাকাৰ। অনুষ্ঠানৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই। 8:05 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
0: প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব এটি অসমীয়া কথিকা। 6:30 শুনিবলৈ পাব আধুনিক গীত। 7:20 নিবেদন কৰা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আৰু নিশা 8:00 শুনিবলৈ পাব মোৰ অনুভৱৰ গীত। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে অমানুষ, আনন্দ আশ্ৰম, দুনিয়া, পিয়াৰ কা জিত, দেৱদাস আদি চিনেমাৰ কেইটামান সুমধুৰ গীতেৰে। প্ৰথমে শুনাব বিচাৰিছো অমানুষ ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

ইমানপৰে শ্ৰোতাসকলে আমানু ছবিখনৰ পৰা আশা ভোচলেৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো প্যাৰ কি জিত ছবিখনৰ পৰা এটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দুনিয়া ছবিখনৰ পৰা এটি সুমধুৰ গীত।

ইমানপৰে শ্ৰোতাসকলে দুনিয়া ছবিখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো আনানাশ্ৰম ছবিখনৰ পৰা আশা ভোছলে আৰু কিশোৰ কুমাৰৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, আনানাশ্ৰাম ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আনানাশ্ৰাম ছবিখনৰ পৰাই লতা মংগেশকাৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দেৱদাস ছবিখনৰ পৰা শ্ৰেয়া ঘোষালৰ কণ্ঠত এই গীতটি।

ইমানপুৰে শ্ৰোতাসকলে দেৱদাস ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি আৰু কেকেৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, ইমানপুৰে আপোনালোকে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যনছ টেকনলজি বা ইনফৰমেশ্যনছ টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগতে অন্যান্য মানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যনছ টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যনছ বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য মানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰণতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: ইমান পৰে শ্ৰোতাসকলে কস্তুৰী বৰাৰ দ্বাৰা পৰিৱেশিত আধুনিক গীত শুনিলে।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: লাগিব। সো তাৰ কাৰণে আপুনি ধ্যানত বহাৰ আগতে ধাৰণা কৰিব লাগিব। ধাৰণাত আপুনি নিজৰ মনত এটা দেইটি বা ইষ্ট দেৱতা যোনে যাক মানে তেওঁক সন্মুখত ৰাখি ল'ব পাৰে বা চকুৰ ফ্ৰণ্টত এটা বিন্দুটো আমি ধাৰণা কৰিব পাৰোঁ। গতিকে ধাৰণা এনেকৈ প্ৰেক্টিছ কৰে। ইয়াৰ পিছৰ লিমটো হ'ব ধ্যান, যোনটো আমি ইংলিছত মেডিটেশ্যন বুলি কওঁ। ধ্যানত আমি ধুনীয়াকৈ বহি পেলাই আমাৰ মনটো যেতিয়া স্থিৰতা অৱলম্বন কৰি ল'ব পাৰোঁ, আমি ধৰি ল'ব পাৰোঁ, গতিকে আমি এতিয়া ধ্যান কৰিবলৈ ৰেডি হৈ গ'লোঁ। কিন্তু এইখিনি বস্তু মই আপোনালোকক কৈছোঁহে, এইবিলাক বস্তু বহুত বেছি হায়াৰ লেভেল হয়, যোনটো মই হয়তো নিজেও কৰিব পৰা নাই। এতিয়া আমি যদি কওঁ এনেকুৱা ধৰণৰ গুৰু, বৰ্তমান দিনত আমি যদি কওঁ সদগুৰুৰ কথাই কওঁ, গতিকে তেওঁলোকে বহুত মেডিটেশ্যন কৰি ধাৰণা ধ্যানা কৰি পেলাইহে তেওঁলোকে আমাৰ মাজত আহি পেলাই আমাৰ প্ৰব্লেমছবোৰ ছল্ভ কৰিব পাৰিছে। গতিকে মহৰ্ষি পতঞ্জলীয়ে কৈ গৈছে যে এইবোৰ বহুত আপাৰ লেভেল বস্তু। তেওঁ লিখি থৈ যোৱা বস্তুখিনি আমি জাষ্ট প্ৰেক্টিছ কৰিবলৈহে জাষ্ট ইনিচিয়েল লেভেলতেই আছোঁ। চ' মই জাষ্ট মানুহক বুজাবহে পাৰিছোঁ যে এইখিনি এইখিনি হয়, কিন্তু ময়ো সেই বস্তুটোলৈকে ৰিচ কৰিব পৰা নাই। গতিকে ধাৰণা ধ্যানা লাষ্ট ষ্টেজটো হৈছে সমাধি, যোনটো হৈছে মোক্ষা বা লিবাৰেশ্যন, যোনটো সমাধিত আমাৰ মনটো একদম আমাৰ কসমিক এনাৰ্জিৰ লগত মিলি যাব। তাতে আমাৰ কোনো ধৰণৰ লোভ, মোহ, মায়া, এটাচমেণ্ট, এইবিলাক কোনো ধৰণৰ বস্তু নাথাকিব। যেনেকৈ আমি কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাধি পাইছে, তেওঁলোকৰ কেতিয়াও মৃত্যু হোৱা নাই। গতিকে তেনেকুৱা ধৰণৰ এটা ষ্টেজত আমি গুচি যাওঁ য'ত আমাৰ শৰীৰটো আত্মাৰ মিলন হৈ যায়, আৰু তাকেই কৈছে যোগ বুলি। এইকেইটাই হৈছে এইট লিম্বছ অফ য়োগা।
1: গতিকে আমি যেতিয়া যোগাসন কৰিম বা যোগাসন কৰিবলৈ শিকিম, তেতিয়া আমি এই আঠটা পৰ্যায় মানি চলিব লাগিব।
0: হয়, এইকেইটা এইট লিম্বছ আমাৰ মহৰ্ষি পতঞ্জলীয়ে কৈ গৈছে।
1: যোগাসনৰ ইতিহাস সম্পৰ্কে আমি জানিলো, লগতে যোগাসনৰ এই আঠটা ভাগৰ কথা খুব সুন্দৰকে আপুনি বুজাই ক'লে। আমি জানিব বিচাৰিছো যে যোগাসনৰ সৈতে খাদ্যাভ্যাসৰ কিবা সম্পৰ্ক আছে নেকি?
0: যোগ শাস্ত্ৰত আমাৰ আহাৰৰ দৰকাৰটো বহুত বেছি হয়, আৰু আহাৰেই মেইন যোনে আমাৰ শৰীৰত ধুনীয়াকৈ পুষ্টি দিয়ে। আহাৰৰ পৰাই আমি শৰীৰত শক্তি পাওঁ, আমাৰ শৰীৰৰ গ্ৰ'থ হয়, এভৰিথিং। গতিকে ডায়েট এণ্ড নিউট্ৰিশ্যন এইটো এটা বহুত দৰকাৰী হয়। যদিও পতঞ্জলী যোগ সূত্ৰত তেনেকুৱা ডায়েটৰ কথা লিখা নাই, বা যোনটো আমি মডাৰ্ণ য়োগাত, য'ত আমাৰ হাঠ য়োগা টেক্সট কিছুমান আছে, হাঠা য়োগা য়োগাৰ কিছুমান শাস্ত্ৰ আছে, ঘেৰাণ্ড সংহিতা, শিৱ সংহিতা, এনেকুৱা ধৰণৰ কিছুমান বুক আছে, যোনসমূহ বুকত আমাৰ আহাৰৰ কথা বহুত ধুনীয়াকৈ লিখা আছে। আৰু ভাগৱত গীতা, আমি যোনখন ভাগৱত গীতা আমি চবেই পঢ়োঁ, সেই গীতাত যুক্তাহাৰ চেপ্টাৰ 6:17 নম্বৰ ৰেফাৰেঞ্চত কৈছে যে যুক্তাহাৰ, এনেকুৱা আমি খাদ্য খাব লাগে যোনটো খাদ্য খোৱাৰ ফলত আমাৰ নিদ্ৰা ভাল হয়, আমি ভালকৈ এনাৰ্জি ল'ব পাৰোঁ, বডিত আমি এনাৰ্জি পাওঁ। কাৰণ কিছুমান আহাৰ থাকে আমি খোৱাৰ পিছত আমি লেথাৰ্জি ফিল কৰোঁ, এলেহুৱা ফিল কৰোঁ, তেনেকুৱা ধৰণৰ আহাৰ খাব নালাগে। গতিকে ভাগৱত গীতাত কৈছে যে যুক্তাহাৰেই আমাৰ বা যোগীসমূহৰ কাৰণে উত্তম খাদ্য। আৰু লগতে ভাগৱত গীতাত চেপ্টাৰ 17:8 নম্বৰ ৰেফাৰেঞ্চত কৈছে যে আয়ু সত্ব বলাৰজ্ঞা সুখ প্ৰীতি বিবৰ্ধনাহ ৰস্য স্নিগ্ধ স্থিৰ হৃদয়া আহাৰ সাত্বিকা প্ৰিয়ঃ। মানে কি কৈছে, আয়ু সত্ব, আয়ু মানে হ'ল আমাৰ আয়ুস, যোনটো বস্তু খালে মোৰ আয়ুসটো বাঢ়ে, হেলডি এজিং। এতিয়া আমি পাইছো যে এইবাৰ য়োগাৰ থিমটোৱে হৈছে য়োগা ফৰ হেলডি এজিং। সুস্থ বাৰ্ধক্যতা পাবলৈ আমি কেনেকে পাম, আমাৰ আহাৰটো আমি ভাল খাব লাগিব। গতিকে তেনেকুৱা আহাৰ খোৱা যোগ্য যোনটো আমাৰ আয়ুসটো বঢ়ায়, লঞ্জিভিটি বঢ়ায়। কাৰণ এনেকুৱা ধৰণৰ খাদ্য আমি বহুত দেখিছো, যেনেকে মানুহে নাখাবলগীয়া, আমি যেনেকে টবেক খায়, তামোল পাণ, ধূম্ৰপান, এইবিলাক খোৱাৰ ফলত আমি আমাৰ লাইফ স্পেনটো কমি আহে। গতিকে সেনেকুৱা খাব লাগে যোনবিলাক আমাৰ আয়ুসটো বঢ়ায়। লগতে আয়ু সত্ব, সাত্বিক ফুড খাব লাগে, যোনবিলাক ফ্ৰেছ হয়, যোনবিলাক জুচি হয়, যোনবিলাক কোনবিলাক খাব নালাগে, যোনবিলাকত খুব বেছি নিমখ বস্তু থাকে। আজিকালি দেখিছো আমি ফাষ্টফুড, তাতে বহুত বেছি নিমখৰ পৰিমাণ বেছিকৈ দিয়া থাকে,
1: বিভিন্ন ধৰণৰ মছলাও থাকে,
0: হয়, বিভিন্ন ধৰণৰ স্পাইচেছ থাকে, আৰু ধৰণৰ যোনবিলাকত অত্যাধিক চুগাৰ থাকে, সেইবিলাক বস্তু আমি এভইড কৰিব লাগে। আৰু লগতে এটা য়োগাত কৈছে যে ৰিহিটেড ফুড, আমি সদায় ফ্ৰেছ ফুড খাব লাগে। যদি মই ঘৰত ভাতেই বনাইছো, খিচিৰি বনাইছো, মই সেইটো পাৰাপক্ষত তেতিয়াই খোৱা ভাল, ডেৰ ঘণ্টাৰ ভিতৰত, কিন্তু সেইটো অলপ সময় যদি 3 hours লেট হৈ যায় আমি সদায় ৰিহিট কৰি খাওঁ, ফ্ৰিজৰ পৰা উলিয়াই পেলাই ৰিহিট কৰি খাওঁ, এইটো এটা কিন্তু বেয়া অভ্যাস হয়, য'ত কিছুমান বেক্টেৰিয়া ফৰ্ম হয়, সেইটো এটা চাইণ্টিফিকেলি আমি জানো। গতিকে এই কথাসমূহ তেতিয়াই কৈ থৈ গৈছে। আৰু লগতে কৈছে বল আৰোগ্য, বলো পাব লাগিব, মই বস্তুটো খাই উঠি যাতে শৰীৰত মই সেই শক্তি লৈ পেলাই কাৰণ মই কামবিলাক কৰিব লাগিব। কিন্তু

0: আহাৰটো খোৱাৰ পিছতে যদি মোৰ নিচা লাগে টোপনি লাগে সেই আহাৰটো আমাক পৰিত্যাগ কৰিব দিছে। গতিকে বল আৰু আৰোগ্য লগতে আহাৰটো খোৱাৰ ফলত মই নিৰোগী হৈও থাকিব লাগিব। বেমাৰী আহাৰ এটা খাবলৈ মানা কৰিছে। তাৰপিছত কৈছে ৰাছিয়া স্নিগ্ধ লগতে জুচি জুচি ফ্ৰুট ফ্ৰেছ ফুড ফল মূল খাওক এনেকুৱা ধৰণৰ আহাৰখিনি খাই পেলাই আমি নিজকে ধুনীয়াকে এটা হেলডি এজিং আৰু সুস্থ শৰীৰ লগতে মানসিকভাৱে আমি একটিভ হৈ থাকিব পাৰোঁ। যোগ শাস্ত্ৰত আমাৰ শৰীৰ আৰু মনৰ এটা ডাঙৰ কানেকশ্যন আছে। কাৰণ খাদ্যটো আপুনি চাওক এতিয়া নিজে, আমি যদি এটা এলকহল খাই লওঁ খোৱাৰ পিছত আমাৰ টোপনি টোপনি ভাৱ হয়, নিচা হয়, আৰু আমি বহুত দেখিছোঁ ছ'চাইটিত কিমান ধৰণৰ ক্ৰাইম হৈ আছে। অকল এনেকুৱা ধৰণৰ এলকহলিক ছিটুৱেশ্যন ক্ৰিয়েট হোৱাৰ পিছত ঘৰত গৈ পেলাই বহুতে কাৰোবাক মাৰ্ডাৰ কৰিছে, কিবা কৰিছে, কিমান বেয়া। গতিকে সেইটো আমাৰ মেণ্টেল ষ্টেটটোৱে হেৰুৱাই পেলাই এজন নৰ্মেল মানুহ এজনক ইমান উগ্ৰ অৱস্থালৈকে লৈ যাব পাৰে। গতিকে সেই আমি খোৱাটো যদি নিজকে আমি যদি সাত্বিক ফুড খাওঁ, আমি যদি খিচিৰি খাওঁ, ঘি খাওঁ, আমাৰ ঘিটো বহুত দৰকাৰ আমাৰ শৰীৰৰ কাৰণে। কিন্তু সকলো বস্তু, আৰু এটা বস্তু কৈছে যে আমি মিতাহাৰা খাদ্য খাব লাগে। মিতাহাৰা মানে এটা পৰিমাণত আমাৰ পেটটোত যদি আমি এটা ৰাউণ্ড চাৰ্কল কৰোঁ 100%ৰ আমাৰ 1/4 পেট ভৰাকৈ খাব লাগে আৰু 1/4ৰ 50% আমি ছলিড খাব লাগে মানে গোটা আহাৰ খাব লাগে আৰু 25% আমি পানী খাব লাগে আৰু লগতে 25% খালী এৰি দিব লাগে যাতে সেই আহাৰটো খোৱাৰ পিছত আমি মিক্সিটোত যেনেকৈ ফিক্স কৰি বস্তু ভৰাই দিলে সি নুঘূৰে তো পেটৰো আমি 25% খালী ৰাখিব লাগে যাতে আহাৰটো খোৱাৰ পিছত সি কিছুমান ডাইজেশ্যনৰ কামবিলাক ভালকৈ কৰিব পাৰে।
1: আমাৰ যে কোৱা হয় টেটুৰ গুৰিলৈকে খাইছে সেইটো ভাল কথা নহয়।
0: হয়, সেইটো ভাল কথা নহয়। তেতিয়া ডাইজেশ্যনতো সময় লাগিব আৰু লগতে আমি ক'বলৈ গ'লে গেৰেলা হৈ পৰি থাকিব লাগিব। চ' ইউ উইল ফিল লেজি। চ' লেজিনেছটো নাহিবৰ কাৰণে, একটিভ ফিল কৰিবৰ কাৰণে আমি খানা খাবও লাগিব, ধুনীয়াকৈ এটা মেজাৰমেণ্টতো খাব লাগিব আৰু আমি চব তেতিয়া খাব পাৰিম। এতিয়া লিমিটেশ্যনছৰ বাহিৰত এক্সেছ, যেতিয়া মই এক্সেছ চল্ট খাই লওঁ, এক্সেছ চুগাৰ খাই লওঁ, বহুত বেমাৰ আহি যায়। আৰু যোনবিলাক আজিকালি টাইপ 1 টাইপ 2 ডায়েবেটিছ এটা আমি চাব গ'লে নহয় আমি নিজে বনোৱা বেমাৰহে, আমি খোৱাৰ ফলতেই হয়। যেতিয়া এক্সেছ গ্লুক'জ আমি এনি টাইম খাই থাকোঁ, পেনক্ৰিয়াছে কিমান ইনচুলিন আৰু এৰিব, তো নোৱাৰা হৈ যায় তাৰমানে। তো একেই কথা আমি যেতিয়া ল'ৰাটোক বা ছোৱালীজনীক আমি কৈ থাকোঁ এইটো কৰিবা নকৰিবা নকৰিবা, সি যদি কৰি থাকে এটা সময়ত পেৰেণ্টছৰো মানে অতিষ্ঠ হৈ যায় যে যোৱা তুমি যি ইচ্ছা তাকেই কৰা। গতিকে আমাৰ পেনক্ৰিয়াছেও ভাবে আৰু ইমান খাই থাকে মই এৰি দিওঁ আৰু, তো তেনেকৈ ডায়েবেটিছ ফৰ্ম হৈ যায়। আৰু লগতে হাই ব্লাড প্ৰেছাৰ, উগ্ৰ খাদ্যসমূহ আৰু লগতে সদায় আমি সূৰ্য অস্ত যোৱাৰ আগতেই বা সেইটো সময়ত খালেই ভাল। লেট নাইট ইটিংটো বহুত বেছি বেয়া, কাৰণ আমাৰ 10টাৰ পিছত আমি যেতিয়া শুবলৈ যাওঁ আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো তেতিয়া আকৌ কাম কৰিব। মই শুবলৈহে গ'লো কিন্তু মোৰ বডিৰ ভিতৰত যিমানটা ছিষ্টেম আছে, 11টা ছিষ্টেম আছে, আমাৰ ব্ৰেইনৰ নাৰ্ভাছ ছিষ্টেমৰ পৰা এণ্ডোক্ৰাইন ছিষ্টেমলৈকে প্ৰত্যেকটো ছিষ্টেমে আকৌ কাম কৰিবলৈ সাজু হৈ যাব লাগিব। মই টোপনি গ'লো কিন্তু মোৰ শৰীৰত থকা প্ৰত্যেকটো ছিষ্টেমে এতিয়া আকৌ ষ্টাৰ্ট কৰিব কাম কৰিবলৈ। ইতিমধ্যে চাইকেল চেঞ্জ হওঁতে হওঁতে মৰ্ণিং হৈ যাব, আকৌ ৰাতিপুৱা হ'লে মই খাবলৈ হৈ যাব। গতিকে আমি বডিটোতো ৰেষ্টেই নিদিলোঁ। গতিকে আমি খোৱা লগতে আমি টাইমখিনিও চাব লাগিব। আৰু এটা কথা, আমি যদি ফাষ্টিং কৰিব পাৰোঁ সেইটো আমাৰ শৰীৰৰ কাৰণে খুব বেছি ভাল হয়। কাৰণ আমি যেনেকৈ মানডে টু ফ্ৰাইডে বা ছেটাৰডে আমি কাম কৰোঁ, ছানডে এটা আমাক ৰেষ্ট টাইম লাগে। কাৰণ ময়ো এটা ৰিফ্ৰেছমেণ্ট বিচাৰোঁ, মনেদিয়ে হওক বা শৰীৰেদিয়ে হওক। গতিকে মোৰ বডিটো প্ৰত্যেকটো ছিষ্টেমত এটা ৰেষ্ট লাগে। গতিকে এদিন আমি সপ্তাহত যদি কোনোবাই ফ্ৰুট ফাষ্টিঙো কৰে, ৱাটাৰ ফাষ্টিঙো কৰে, সেইটো আমাৰ শৰীৰত বহুতখিনি আমি পিউৰিফাই কৰি ল'ব পাৰোঁ। বহুতখিনি ডেড চেলছ গুচি পেলাই নতুনকৈ ৰিজেনেৰেট হয় নিউ চেলছবিলাক।
1: বিভিন্ন ধৰণৰ অসুখত ভুগি থকা ব্যক্তি আপুনি উল্লেখ কৰিছে, উচ্চ ৰক্তচাপ বা মধুমেহ ৰোগ, এই ধৰণৰ বেমাৰবোৰতো আজিকালি প্ৰায় সকলোৰে হয়। এনেধৰণৰ অসুখসমূহত ভোগা মানুহে ব্ৰত পালন কৰাটো উচিত নে?
0: হয়, প্ৰথমতে ফাষ্টিং যোনটো কওঁ, ফাষ্টিং আমি সকলোৱে কৰিব পাৰোঁ। এতিয়াতো আমাৰ অম্বুবাচীৰ ছিজনত বহুত মানুহে ফাষ্টিং কৰিয়েই আছে। চ' তাতো দেখা যায় যে বহুত মানুহৰ গাটো বেয়া হৈ যায়, তেওঁলোকে উপায় নাই, ফাষ্টিং কৰিবও বিচাৰে কিন্তু অলৰেডি শৰীৰত বহুত ধৰণৰ বেমাৰ আছে, হাই ব্লাড প্ৰেছাৰ বা ডায়েবেটিছৰ কাৰণে ইছ্যুজ হয়। গতিকে ইমান ছিভিয়াৰ ষ্টেজলৈকে যদি থাকে তেতিয়াহ'লে মইতো ভাবোঁ ডক্টৰক কনচাল্ট কৰা ভাল হয়। কিন্তু এই বস্তুটো এদিনত, এই বেমাৰটো যে ইমান পৰ্যায়লৈকে পাইছে তাৰ আগতেই কিন্তু আমি য়োগাটো এজ এ প্ৰিভেণ্টিভ মেজাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ মাজতে মই এটা কথা কওঁ, এইবাৰ 21 জুনত য়োগা ডে আমি চেলিব্ৰেট কৰিছোঁ, সেইদিনাখনে আপুনি মন কৰিব, এইমছৰ পৰা এটা পোষ্ট ওলাইছে যে তেওঁ ডক্টৰে কৈছে, টাইমছ নিউজত মই নিউজটো পাইছোঁ যে অলৰেডি পাবমেড যোনটো হয়, পাবমেড এটা ৰিচাৰ্চ এটা ছাইট হয় য'ত মেডিকেল ৰিচাৰ্চবিলাক কৰা হয়। লাষ্ট টু ডিকেডছৰ পৰা পাবমেড এটা বায়'মেডিকেল ছাৰ্চ ইঞ্জিন হয় য'ত ছাইণ্টিফিক ৰিচাৰ্চ, য়োগাৰ ওপৰত যোনবিলাক আমি ছাইণ্টিফিক ৰিচাৰ্চ কৰি আছো লাষ্ট টু ডিকেডছৰ পৰা, এইমছতো এনেকুৱা ধৰণৰ ৰিচাৰ্চ চলি আহিছে। কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেমৰ ওপৰত যোনটো চলিছে, যোনটো আমি প্ৰাণায়াম বুলি কওঁ, আমাৰ লাংছৰ লগত ৰিলেটেড, কাৰণ আমি ইয়াতে ডিপ ব্ৰিথ ইন আৰু ব্ৰিথ আউট কৰোঁ। গতিকে য়োগা যদি আমি ৰেগুলাৰ প্ৰেক্টিচ কৰোঁ, আমি বেমাৰবিলাকক সঁচাকৈ ৰোধ কৰিবই পাৰোঁ, আৰু লগতে ডায়েট। গতিকে আপোনাৰ ডায়েবেটিছটো, আমি ডায়েবেটিছটো যদি আমি ফাষ্টিং কৰোঁ সেইটো খুব বেছি ভালেই হয়, তাক মই বেয়া বুলি নকওঁ। আৰু যদি বহুত বেছি ছিভিয়াৰ কিছুমান কমপ্লিকেশ্যনছ থাকে তেনেহ'লে আপুনি য়োগাৰ সলনি মই ভাবোঁ ডক্টৰৰ লগত কনচাল্ট কৰা বেছি ভাল হ'ব।
1: হয়, গতিকে অসুখবোৰ বেছি বেয়া পৰ্যায়লৈ যোৱাৰ আগতে আমি যদি যোগাসন কৰিবলৈ আৰম্ভ কৰোঁ নিয়মিতভাৱে, তেতিয়াহ'লে হয়তো এনেধৰণৰ বেমাৰসমূহৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ। প্ৰিয়শ্ৰোতা, শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। ইয়াৰ লগে লগে আজিৰ অতিথি কাকলি মহন্তৰ সৈতে মই স্নেহা পাঠকে ইমানতে বিদায় লৈছো। নমস্কাৰ।
2: ইমানবোৰে শ্ৰোতাসকলে শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ বিষয় আছিল যোগাভ্যাস আৰু সুস্বাস্থ্য। অনুষ্ঠানটিত সমল ব্যক্তিৰূপে উপস্থিত আছিল যোগ প্ৰশিক্ষক কাকলি মহন্ত। অনুষ্ঠানটিৰ আগ ধৰিলে স্নেহা পাঠকে।

0: হল
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। বানত 2023 গাঁৱৰ 10 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰীৰ বৈঠক। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল আৰু উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন। বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 25 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 2023 গাঁৱৰ 10,63,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে 8 লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 162টা আশ্ৰয় শিবিৰ আৰু 1,072টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 41,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। ইপিনে নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰম বৃদ্ধি পাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে। আজি দিনৰ 1:30 বজালৈ প্ৰকল্প জলধাৰৰ জলস্তৰ 323.16 মিটাৰলৈ বৃদ্ধি পোৱাত 4 স্পিলৱে গেট খুলি দিয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 209 ঘন মিটাৰ পানী এৰি দিয়া হৈছে।

0: প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। অৱশ্যে জিলাখনৰ মাজেৰে বৈ যোৱা দিখাৰু, হৰিণা, ধনশিৰি আৰু ডিফু নদীৰ জলস্তৰ বৰ্তমান কিছু হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগ বিচ্ছিন্ন হোৱা অঞ্চল, বিশেষকৈ নাজিৰা মহকুমাত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি বায়ুসেনাৰ হেলিকপ্তাৰৰ সহায়ত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, ভ্ৰাম্যমান চিকিৎসা দল নিয়োগ আদি সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ বোকাময় পথবোৰ মুকলি কৰি যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আহান জনায়। সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ তিনিটা ৰাজহ চক্ৰৰ 152খন গাঁৱৰ 133,159 লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত 10 লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 333খন গাঁৱৰ 530,000 লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 21। ডঃ শৰ্মাই কয় যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে যদিও শিৱসাগৰ জিলাৰ নাজিৰাৰ 30% অঞ্চললৈ এতিয়াও বান সাহায্য প্ৰদান কৰিব পৰা হোৱা নাই।
1: আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছো, কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে, গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে, গাড়ীও যাব নোৱাৰে, খোজকাঢ়িব নোৱাৰে, 3-4 ফুটলৈকে লেয়াৰ পৰিছে, মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিছকানেক্টেড হৈ আছে। যদিও নিজৰ গাঁৱত পানী কমিছে কিন্তু তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ পথাৰে হওক ৰাস্তাই হওক সকলো জেগাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRFৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। ইপিনে পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমান চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: হেলথৰ দৃষ্টিভংগীৰ পৰা আমি চেষ্টা কৰিছো যাতে কোনো যাতে ডিজিজ আউটব্ৰেক নহয়। NXM আৰু হেলথ মিছনৰ ফালৰ পৰা মোবাইল এম্বুলেন্সৰ পৰা আৰম্ভ কৰি আমাৰ মেডিকেল টীম বনাই ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজৰ পৰাও আমাক ডক্টৰ দিয়া হৈছে আৰু তেওঁলোকে যিমান পাৰে ৰাইজক সেৱা আগবঢ়াইছে। এতিয়ালৈকে আমাৰ কোনো ডিজিজ আউটব্ৰেকৰ বাতৰি এতিয়ালৈকে আমি পোৱা নাই।
0: বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে যোৰহাট জিলাৰ বাবে অতিৰিক্তভাৱে 1 কোটি আৰু শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বাবে 4 কোটি টকাকৈ আবণ্টন কৰা হৈছে। জিলাকেইখনলৈ অতিৰিক্ত খাদ্য সামগ্ৰীও আবণ্টিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
2: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰে। শেহতীয়া বানত 47 লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত তেওঁ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আজি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট

0: বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি উল্লেখ কৰি তেওঁ এইদৰে কয়।
1: অসমলৈ এটা উচ্চস্তৰৰ প্ৰতিনিধি দল বিভিন্ন বিভাগৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াক লৈ অসমলৈ যাব। তেখেতসকলে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব আৰু ক্ষয় ক্ষতিৰ বুজ ল'ব আৰু ৰাজ্য চৰকাৰে যি প্ৰতিবেদন প্ৰস্তুত কৰিব ক্ষয় ক্ষতিৰ ওপৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ সৈতেও মত বিনিময় কৰি সেই প্ৰতিবেদনৰ ওপৰতেই আগন্তুক দিনত ৰাজ্য চৰকাৰলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব।
0: সম্প্ৰতি প্ৰলয়ংকাৰী বানৰ কবলত পৰা উজনি অসমৰ লাখ লাখ ক্ষতিগ্ৰস্ত লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাই সত্ৰ মহাসভাৰ প্ৰতিখন জিলা সমিতিক আহান জনাইছে। অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত আৰু সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিযোগে জিলা সমিতিসমূহৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এই সাহায্য প্ৰদান কৰিবলৈ আহান জনাইছে। সত্ৰ মহাসভাই লগতে বৰ্তমান এই ভয়াৱহ পৰিস্থিতিত বানত আক্ৰান্ত লোকসকলৰ বাবে অতি প্ৰয়োজন হোৱা কাপোৰ আদি আগবঢ়াবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক কমলজিৎ ঠাকুৰে আজি যোৰহাট জিলাৰ কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বান সাহায্য শিবিৰ আৰু চিকিৎসা শিবিৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ছোৱাত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, জিলা কাৰ্যসূচী প্ৰবন্ধক আৰু খণ্ড কাৰ্যসূচী পৰিচালনা গোটৰ বিষয়াসকল উপস্থিত থাকে। সঞ্চালকগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য আৰু চিকিৎসা সেৱা ব্যৱস্থা অধিক সুদৃঢ় আৰু ক্ষিপ্ৰ কৰি তুলিবলৈ প্ৰয়োজনীয় পৰামৰ্শ দিয়ে। ইপিনে জিলাখনৰ টিপমীয়া স্বাস্থ্যখণ্ডৰ অধীনত স্থাপন কৰা সাহায্য শিবিৰসমূহত আজি স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা সফলভাৱে অনুষ্ঠিত কৰা হয়। বাক্সা জিলা সদৰ মুছলপুৰত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তৰফৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকলক লৈ বাৰ্তা নামেৰে এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। লোকপিয়ল 2027ক অধিক প্ৰচাৰ আৰু প্ৰসাৰিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা এই কৰ্মশালাত জিলা আয়ুক্ত তথা বাক্সা জিলা লোকপিয়ল অধ্যক্ষ কিন্নেই চাংচন উপস্থিত থকাৰ লগতে লোকপিয়ল বিভাগৰ উপ পঞ্জীয়ক জেনেৰেল ভাৰতী চান্দা, প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ যৌথ সঞ্চালক পানভী গুপ্তাও উপস্থিত থাকে। কৰ্মশালাত অংশগ্ৰহণ কৰি উপ পঞ্জীয়কগৰাকীয়ে লোকপিয়ল 2027ৰ বিভিন্ন দিশ সম্পৰ্কে বিতংভাৱে ব্যাখ্যা কৰাৰ লগতে এইবাৰ হ'বলগীয়া স্বগণনা পদ্ধতিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে এই পদ্ধতিৰ জৰিয়তে ঘৰৰ মুৰববীজনে নিজৰ কৰ্মস্থলীত থাকিয়ে ঘৰৰ সবিশেষ তথ্য লোকপিয়ল বিভাগক অনলাইনযোগে প্ৰদান কৰিব পাৰিব। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় অভিযানৰ উদ্যোগত জিলাখনৰ নগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বাৰাদী আয়ুষ্মান মন্দিৰত নিক্ষয় শিবিৰ অনুষ্ঠিত হয়। দুয়োটা শিবিৰত শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে সজাগতা সভাৰো আয়োজন কৰা হয়। শিবিৰত ৰোগীসকলক যক্ষ্মা ৰোগৰ স্ক্ৰীনিং কৰাৰ লগতে একাংশ লোকক অধিক স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসাৰ বাবে পৰামৰ্শ দিয়া হয়।
2: অসমৰ ৰাজ্যপাল তথা ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ অসম শাখাৰ সভাপতি লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যপালগৰাকীয়ে অসমৰ শেহতীয়া প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সঁহাৰি আৰু সাহায্য বিতৰণৰ ক্ষেত্ৰত ৰেড ক্ৰছ ছচাইটিৰ অৱদানৰ বুজ লয়। বৈঠকত অসম শাখাৰ মুখ্য সচিব দেৱপ্ৰসাদ মিশ্ৰই শেহতীয়া বানত ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ উজনি অসমৰ জিলাসমূহত সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ মঙলদৈ মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে শিক্ষা লাভ কৰা প্ৰায় 500গৰাকী শিক্ষাৰ্থীক তেওঁলোকৰ ডিগ্ৰীৰ মূল প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা আৰু মুক্ত বিশ্ববিদ্যালয়খনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল। অসম চৰকাৰৰ 2026-2027 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত বজালী জিলা চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱক আদৰণি জনাই আজি পাঠশালাত বজালী জিলা বিজেপিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই ৰাজ্যিক বাজেটক জনকল্যাণমুখী, উন্নয়নমুখী আৰু দূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বজালী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তই সমগ্ৰ নামনি অসমৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। তেওঁ লগতে সহজ যোগাযোগ আৰু ভৱিষ্যৎ সম্প্ৰসাৰণৰ সুবিধাৰ বাবে চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপন কৰাৰ দাবী জনায়। সংবাদমেলত ভট্টদেৱ বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকা আবণ্টনৰ প্ৰস্তাৱক এক ঐতিহাসিক

0: चर्चा के लिए तैयार है। मंत्रिमंडल की आर्थिक कार्य समिति ने कर्नाटक और आंध्र प्रदेश में बल्लारी गुंटकल रेलखंड की तीसरी और चौथी लाइन को मंजूरी दे दी है। इस पर 1,264 करोड़ रुपए की लागत आएगी। इससे भारतीय रेलवे का मौजूदा नेटवर्क लगभग 46 किलोमीटर बढ़ जाएगा। नई दिल्ली में आज सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि इससे आंध्र प्रदेश और कर्नाटक के बीच संपर्क बेहतर होगा।
1: आंध्रा और कर्नाटक को जोड़ने वाले बहुत एक इम्पोर्टेंट इकोनॉमिक कॉरिडोर में रेलवे की थर्ड और फोर्थ लाइन, और दूसरा है केमिकल सेक्टर को एक टोटली नए तरीके से भारत में डेवलप करने के लिए एक नई स्कीम अप्रूव हुई है। और केमिकल भी सेमीकंडक्टर की तरह एक फाउंडेशनल इंडस्ट्री है, इसलिए बहुत इम्पोर्टेंट था इस इंडस्ट्री के लिए एक नए तरीके से सोचना।
0: राष्ट्रपति द्रौपदी मुर्मू ने भारत और रोमानिया के बीच आर्थिक और निवेश संबंधों को विस्तार देने का आह्वान किया है। बुखारेस्ट में आज भारत रोमानिया व्यापार मंच को संबोधित करते हुए उन्होंने कहा कि दोनों देशों में वाणिज्यिक सहयोग की अपार संभावनाएं हैं। भारत ने कहा है कि जब तक पाकिस्तान सीमा पार आतंकवाद को समर्थन देना बंद नहीं करता, तब तक सिंधु जल संधि स्थगित रहेगी। नई दिल्ली में आज विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने भारत की जानबूझकर पाकिस्तान में बाढ़ लाने की मीडिया रिपोर्ट को खारिज कर दिया। उन्होंने कहा कि हाल ही में चिनाब नदी में पानी का बहाव इस सप्ताह जम्मू और उसके आसपास के इलाकों में मूसलाधार वर्षा के कारण बढ़ा है। ग्लासगो में राष्ट्रमंडल खेलों के आज दूसरे दिन पुरुषों की 50 मीटर बैक स्ट्रोक तैराकी में भारत के श्रीहरि नटराज ने सेमीफाइनल में जगह बना ली है। सेमीफाइनल आज देर रात होगा। इससे पहले रवि वीरा वेंकट बुद्धिगीना और अली इमाम ने पैरा तैराकी के S13 वर्ग के 100 मीटर फ्री स्टाइल तैराकी के फाइनल में अपना अपना स्थान पक्का किया। इसके साथ ही समाचार बुलेटिन समाप्त हुआ।
2: This is Akashvani. The news are read by Abhishek Mukhopadhyay. The Union Cabinet had approved a draft bill to set up fast-track courts and to ensure stricter punishment in cases of paper leaks and exam malpractices. The Cabinet meeting chaired by Prime Minister Narendra Modi at the Parliament House complex approved the draft bill. Sources told Akashvani News that the proposed legislation is expected to be introduced in Parliament next week. In a video message yesterday, Prime Minister Modi had announced regarding bringing a bill with provisions for a strong action in cases of paper leaks will be introduced in Parliament. Union Ministers J.P. Nadda and Dr. Jitendra Singh today met the CJP delegation in New Delhi. Talking to media after the meeting, Mr. Nadda said they gave patient hearing to the demands of the CJP regarding reforms in the examination system. Mr. Nadda said that the CJP had put forth three main demands and also suggested some reforms to curb examination paper leak. Mr. Nadda added that the government will hold another round of discussion with the delegation tomorrow.
3: The meeting lasted for nearly 2 hours. I, along with Union Minister Jitendra Singh, participated in the discussion. The discussions were held in a cordial atmosphere and various issues were discussed from every perspective. Their proposal was also discussed.
2: Spokesperson of CJP Ashutosh Ranka, who was part of the CJP delegation, claimed that the government has in principle agreed to two of the demands.
4: There is an in principle agreement on compensation and legal cases. It is positive.
2: Union Parliamentary Affairs Minister Kiran Rijiju today said that Prime Minister Narendra Modi has emphasized that there should be no delay in bringing a stringent bill to prevent malpractices in examinations. Talking to reporters at the Parliament premises, Mr. Rijiju said the country also wants the same and there should be no obstruction to the passage of the bill. Mr. Rijiju said the government is taking important steps to safeguard the future of students. He added that if the opposition creates hurdles in parliamentary discussions on the issue, it will have to face the anger of the country's youth. The Cabinet Committee on Economic Affairs has approved third and fourth rail line of Ballari Guntakal section in Karnataka and Andhra Pradesh with a total cost of 1,264 crore rupees. It will increase the existing network of Indian Railways by about 46 kilometers. Briefing media New Delhi this afternoon, Information Broadcasting Minister Ashwani Vaishnav said it will improve connectivity between Andhra Pradesh and Karnataka. He also informed about Cabinet's approval for Bharat Audyogik Vikas Yojana Rasayan or Bhavya Rasayan scheme for establishing 3 dedicated chemical parks in the country.
5: The cabinet has approved the 3rd and 4th railway lines on the important economic corridor connecting Andhra Pradesh and Karnataka. Secondly, a new scheme has been approved to develop India's chemical sector in an entirely new way. Like semiconductors, the chemical industry is a foundational industry, so it was very important to adopt a new approach for its development.
1: इसलिए बहुत important था इस इंडस्ट्री के लिए एक नए तरीके से सोचना.
2: Bhavya Rasayan scheme will have a total financial outlay of 3,030 crore rupees. The scheme would run for a period of 5 years from 2026-27 to 2030-31. Mr. Vaishnav said center will provide a grant of up to 1,000 crore rupees per park. This will be subject to minimum contribution of 500 crore rupees by the concerned state government. New Delhi today said that Indus Waters Treaty remains in abeyance until Islamabad abjures support for cross-border terrorism. Briefing media New Delhi spokesperson and the Minister of External Affairs, Randhir Jaiswal, dismissed the Pakistan media reports that India is deliberately causing flooding in the neighbouring country. He added that the recent increase in flows in the river Chenab is a direct consequence of intense monsoon rainfall over Jammu and adjoining catchment areas during this week. In the Commonwealth Games in Glasgow, India's Srihari Nataraj advanced to the men's 50-meter backstroke semi-finals on the second day. The semi-finals will be held tonight. Earlier, Ravi Veeravenkat Bodigina and Ali Imam qualified for the final of the men's S1300-meter freestyle para-swimming event. And that is the end of this news bulletin.
6: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদত উদ্ভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয় চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি চিজেপিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে বিগত 12 বছৰত জন ঔষধি আঁচনিৰ জৰিয়তে ব্ৰেণ্ডেড ঔষধৰ ব্যয়ৰ তুলনাত দেশৰ জনসাধাৰণে প্ৰায় 45,000 কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই লোকসভাত প্ৰকাশ কৰে আৰু উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয় আজি বিয়লি 2 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ সংশোধনী বিধেয়কখন উত্থাপন কৰে চি পি আই এমৰ নেতা জন ব্ৰিকটাচ আৰু চি পি আইৰ নেতা সন্তোষ কুমাৰে বিধেয়কখনৰ বিৰোধিতা কৰে সদনত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধী দলসমূহে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰোধিতাৰে শ্লোগান দিবলৈ আৰম্ভ কৰে ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে এই পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সোমবাৰ পৰ্যন্ত সদন স্থগিতৰ কথা ঘোষণা কৰে ৰাজ্যসভাতো আজি দ্বিতীয়বাৰৰ বাবে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতেই সভাপতি চি পি ৰাধাকৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ লোৱা অৱস্থাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত বিৰোধী পক্ষই পুনৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে এনে পৰিস্থিতিত সদন পুনৰ বিয়লি 2 বজালৈ স্থগিত ৰখা হয় ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱা সময়তে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ 26 জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ 27 সংখ্যক বাৰ্ষিকী পালন কৰা হ'ব। এই দিনটো জোৱানসকলৰ অদমনীয় সাহস, শৌৰ্য আৰু চৰম ত্যাগৰ প্ৰতীক হিচাপে চিহ্নিত হৈ ৰোৱা বুলি উল্লেখ কৰি তেওঁ ভৌগোলিক তথা পাৰিপাৰ্শ্বিকতাৰ দিশৰ পৰা অতিশয় প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশৰ সাৰ্বভৌমত্বক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ জোৱানসকলে প্ৰদৰ্শন কৰা অতুলনীয় সাহসৰ শলাগ লয়। মাতৃভূমিৰ সেৱাত জীৱন আহুতি দিয়া এই অমৰ শ্বহীদসকলৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে চিৰদিন

কৃতজ্ঞ হৈ থাকিব বুলি শ্ৰীবিৰলাই মত প্ৰকাশ কৰে। ৰাজ্যসভাটো দিনৰ 11 বজাত সদন মিলিত হোৱাৰ লগে লগে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে কাৰ্গিল বিজয় দিৱসে 1999 চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে। এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক সাহস, শৌৰ্য তথা কৰ্তব্যনিষ্ঠাক সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস, দৃঢ় সংকল্পবদ্ধতা আৰু নিঃস্বাৰ্থ উচৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে। উচ্চ সদনেও শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছত সভাপতিগৰাকীয়ে সদনৰ শূন্যকাল আৰম্ভ কৰিবলৈ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বক্তব্য আগবঢ়াবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গেই নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু এই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ বিষয়টো সদনত উত্থাপন কৰে। সেই সময়ত বিষয়টোক লৈ উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত সভাপতিগৰাকীয়ে সদন দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধীয়ে সদনত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে লোকসভাও আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 12 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আলোচনা কৰিবলৈ চৰকাৰ প্ৰথম দিনৰ পৰাই সাজু আছে, কিন্তু কংগ্ৰেছ দলে সৃষ্টি কৰা কিছু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সম্ভৱ হোৱা নাই। তেওঁ লগতে কয় যে এই বিষয়টো সদনৰ সকলোৱে মিলি আলোচনা কৰিব লাগিব। সোনম ৱাংচুকৰ অনশনৰ বিষয়টো ৰিজিজুৱে সদনত উত্থাপন কৰে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত সকলো দোষীৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আজি অনুষ্ঠিত কৰা কেবিনেট বৈঠকত আলোচনা কৰা হৈছে বুলি ৰিজিজুৱে উল্লেখ কৰে। বিৰোধী দলপতি ৰাহুল গান্ধী তথা তেওঁৰ দলক সদনৰ কাম কাজসমূহ সুচাৰুৰূপে চলাবলৈ তথা গঠনমূলক সিদ্ধান্ত লোৱাৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈও শ্ৰীৰিজিজুৱে অনুৰোধ জনায়। চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 387ৰ পৰা 844লৈ বৃদ্ধি পাইছে। 2014 চনৰ পৰা বৰ্তমানলৈকে স্নাতকৰ আসনৰ সংখ্যা 51,348ৰ পৰা 139,499লৈ বৃদ্ধি কৰা হৈছে তথা স্নাতকোত্তৰ আসনৰ সংখ্যা 31,185ৰ পৰা 86,360লৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত নতুন চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ লগতে MBBSৰ আসন বৃদ্ধি, চিকিৎসকৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত অধিক উন্নতি সাধন কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি CJPৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে আলোচনাত তেওঁলোকে পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ সন্দৰ্ভত CJPৰ দাবীসমূহ গুৰুত্ব সহকাৰে শুনে। CJPয়ে 3টা মূল দাবী উত্থাপন কৰাৰ উপৰিও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কিছু সংস্কাৰৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীনাড্ডাই লগতে কয় যে কাইলৈ চৰকাৰে CJPৰ প্ৰতিনিধি দলটোৰ সৈতে পুনৰ আলোচনাত ভাগ ল'ব। ইফালে CJPৰ মুখপাত্ৰ আশুতোষ ৰাংকাই কয় যে চৰকাৰে নীতিগতভাৱে তেওঁলোকৰ 2টা দাবীত সন্মতি প্ৰকাশ কৰিছে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 25খন জিলাৰ বিস্তৃত অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 2023খন গাঁৱৰ 10,63,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে 8জন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 162টা আশ্ৰয় শিবিৰ আৰু 1,072টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 41,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। বিগত 12 বছৰত জন ঔষধি আঁচনিৰ জৰিয়তে ব্ৰেণ্ডেড ঔষধৰ ব্যয়ৰ তুলনাত নাগৰিকসকলে প্ৰায় 45,000 কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে। লোকসভাত আজি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই লিখিত উত্তৰত এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ খৰচ যথেষ্ট হ্ৰাস পাইছে আৰু সৰু চহৰ তথা গ্ৰাম্য অঞ্চলকে ধৰি সমগ্ৰ দেশতে সুলভ মূল্যৰ
ঔষধৰ সুবিধা উন্নত কৰা হৈছে। চলিত বছৰৰ জুন মাহলৈকে সমগ্ৰ দেশতে মুঠ 20,149 জনঔষধি কেন্দ্ৰ মুকলি কৰা হয়। জনঔষধি দৰৱসমূহৰ উপকাৰিতা সন্দৰ্ভত আলোকপাত কৰি সজাগতা অভিযানসমূহ নিয়মিতভাৱে চলোৱাৰ লগতে

0: ঔষধৰ বিক্ৰী বৃদ্ধি কৰিবলৈ শ্ৰীনাড্ডাই আহান জনায়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি 2026ত টেলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত শ্ৰীবৈষ্ণৱে কয় যে এই নীতিয়ে টিভি ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন, পৰিচালনা, হিচাপ গ্ৰহণ আৰু তদাৰকীৰ বাবে স্পষ্ট মানদণ্ড নিৰ্ধাৰণ কৰি দিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্কটলেণ্ডৰ গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই প্ৰতিযোগিতাত ভাৰতীয় এথলীটসকলে দৃঢ়তা আৰু ক্ৰীড়াসুলভ মানসিকতাৰে অৱতীৰ্ণ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভাৰতীয় এথলীটসকলে প্ৰতিযোগিতাত উৎসাহ, দৃঢ়তা আৰু উদ্যমেৰে অৱতীৰ্ণ হ'ব বুলি আস্থা প্ৰকাশ কৰে। দেশৰ এথলীটসকলৰ দক্ষতা আৰু নিষ্ঠাৰ মনোভাৱে অগণন ভাৰতীয়ক উদ্বুদ্ধ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত পাঁচদিন ধৰি সৃষ্টি কৰা অচলাৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। চৰকাৰে চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি চিজেপিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰি পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ ন প্ৰতিভা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে কণ্ঠশিল্পী আকাংক্ষা মালাকাৰ। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই।
2: নতুনৰ গতিখেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ নতুন, যি নতুনে গঢ় দিয়ে নতুন সময়ক, নতুন যি নতুনে দিয়ে নতুন সম্ভাৱনা। প্ৰিয় শ্ৰোতা, মই ভাস্কৰ ন প্ৰতিভাৰ এটা নতুন খণ্ডলৈ প্ৰতিগৰাকী শ্ৰোতাক আন্তৰিক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। মই এই মুহূৰ্তত আপোনালোকক আজিৰ অতিথিগৰাকীৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো। আজিৰ অতিথিগৰাকী হৈছে এগৰাকী উদীয়মান কণ্ঠশিল্পী। সৰুৰে পৰা সংগীতৰ সৈতে জড়িত হৈ, সংগীতৰ সৈতে তেওঁ বিভিন্ন ধৰণৰ কামৰ সৈতে তেওঁ জড়িত হৈ পৰিছে আৰু এগৰাকী খুব সুন্দৰ সুকণ্ঠী গায়িকা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য, সেই লক্ষ্যত তেওঁ বৰ্তমান স্থিৰ হৈ আছে। প্ৰিয়শ্ৰোতা, মই এই মুহূৰ্তত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো, এয়া আমাৰ সৈতে উপস্থিত আছে আজিৰ অতিথি আকাংক্ষা মালাকাৰ। আন্তৰিক আদৰণি জনাইছো তোমাক অনুষ্ঠানৰ মাজলৈ।
3: ধন্যবাদ।
2: প্ৰথমে কোৱা, আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে?
3: মোৰ খুবেই ভাল লাগিছে। সৰুৰ পৰা মোৰ এটা সপোন আছিলে যে মই আকাশবাণীৰ সৈতে জড়িত হ'ম কেতিয়াবালে। আজি এই সুযোগটো পাইছো, খুবেই ভাল লাগিছে।
2: এতিয়া কথা হ'ল, আমি এই অনুষ্ঠানটোৰ জৰিয়তে তোমাৰ পৰা গীত শুনিম।
3: হয়,
2: কেৱল গীতেই নহয়, আমি তোমাৰ যিটো সংগীতৰ যাত্ৰা বা তোমাৰ যিটো ব্যক্তিগত জীৱন, সেই জীৱনটোৰ বিষয়ে কিছু শ্ৰোতাসকলক জনোৱাৰ আমি চেষ্টা কৰিম, হ'ব? প্ৰথমেই কোৱা যে সংগীতৰ সৈতে তুমি জড়িত, অকণমান তোমাৰ ঘৰখনৰ বিষয়ে কোৱা আৰু সংগীতৰ সৈতে কেনেকৈ জড়িত হৈ পৰিলা সেই বিষয়ে অকণমান কোৱাচোন।
3: মোৰ ঘৰখনৰ বিষয়ে ক'বলৈ গ'লে, মোৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে সাংস্কৃতিক জগতখনৰ লগত জড়িত। কোনোবাই যদি গীত গায়, কোনোবাই সত্ৰীয় নৃত্য কৰে বা কোনোবাই বজায়। মই সংগীতৰ ক্ষেত্ৰখনলৈ মই দেউতাৰ পৰা অনুপ্ৰাণিত হৈছোঁ, কাৰণ মোৰ দেউতাই সৰুৰ পৰা গান গায়, নাটক কৰে, কিন্তু সংগীতৰ জগতখনৰ লগত তেওঁ মোক জড়িত কৰাইছে। তেওঁৰ পৰা শিকিছোঁ সৰুতে, তাৰপিছত আনুষ্ঠানিকভাৱে শিকিছোঁ। মই প্ৰয়াত নিতাই দাস ছাৰৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ, বিহাৰত মোৰ কমপ্লিট হৈছে। শেষলৈ তেওঁৰ সৰু জীয়ৰী গীতাঞ্জলি বাইদেৱে আমাক শিকাইছিলে, কাৰণ তেওঁ ঢুকাইছিলে মাজতে তেনেকে। আৰু আছে গোটেই ঘৰখনে, মোৰ বা আছে, ভণ্টি ভাইটি সকলোৱে সাংস্কৃতিক এই জগতখনৰ লগত জড়িত।
2: আৰু সেই

0: লোকৰ পদাংক অনুকৰণ কৰি তুমিও সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছা। এতিয়া আমি আৰু এনেধৰণে কথা পাতি যাম। প্ৰথমতে শ্ৰোতাসকলক আমি এটা তোমাৰ পৰা গীত শুনাই ল'ব বিচাৰিছোঁ, তাৰপিছত আমি অন্যান্য কথা পাতি যাম। এবাৰ কি শুনাবা?
1: মই এটি লোকগীতে আৰম্ভণি কৰিব খুজিছোঁ।
0: নিশ্চয়।

0: পাৰাই
1: এই যে লোকগীতসমূহ, এইবোৰ শুনি থাকিলে আচলতে শুনি থাকিবলৈ মন যায়। ইমান সন্মোহনী শক্তি আছে ইয়াৰ সুৰত, সেই মাটিৰ গোন্ধ আছে ইয়াৰ প্ৰতিটো কথাত, সেই মানুহৰ কথা আছে যিখিনি মানুহ আমাৰ একেবাৰে চিনাকি। আৰু লোকগীতৰ প্ৰতি নতুন প্ৰজন্মৰ আকৃষ্টতা দেখিলে সঁচাকৈ ক'ৰবাত ভাল লাগে। এতিয়া অনুষ্ঠানটোৰ প্ৰথমতে তুমি এটা সুন্দৰ লোকগীত গালা। তুমি ইতিমধ্যে কৈছা যে তোমাৰ ঘৰখনত সেই সংগীতৰ পৰিৱেশটো আছে বা সাংস্কৃতিক যিটো পৰিৱেশ, সেই পৰিৱেশটো তোমাৰ আছে। কিন্তু এনেকুৱাও কেতিয়াবা হয় যে এনেকুৱাও একাংশ প্ৰজন্ম আছে যি আমাৰখিনিক কেতিয়াবা বাদ দি পাশ্চাত্য সংগীতৰ ফালে ধাৱমান হয়। এই যে অনুষ্ঠানৰ প্ৰথমতে এটা লোকগীত গাব লাগে, অনুষ্ঠানৰ মানে এইটো নিয়ম নহয় তথাপিও ক'ৰবাত অনুষ্ঠানটো শুৱনি হৈছে। আজি তুমি যেতিয়া লোকগীতটো পৰিৱেশন কৰিছা, অনুষ্ঠানটোৰ আৰম্ভণিটো বৰ ধুনীয়া হৈছে। এই যে লোকগীতৰ প্ৰতি তোমাৰ আকৃষ্টতা, থলুৱা সংগীতসমূহৰ প্ৰতি তোমাৰ আকৃষ্টতা, এইখিনি কেনেকৈ আহিলে, ক'ৰ পৰা পালা, অকণমান সেই বিষয়ে কোৱা।
0: ক'ৰ পৰা পালোঁ মানে ঘৰৰ পৰাই পাইছোঁ বুলি ক'ব লাগিব, কাৰণ সেইটো পৰিৱেশ আগৰ পৰাই আছে। দেউতাই আমাৰ বৰগীতো গাওঁ, দেউতাই শিকাইছে মোক বৰগীত, লোকগীত, এইসমূহ মই আনুষ্ঠানিকভাৱে ক'তো শিকা নাই। এইসমূহ গীত মই দেউতাৰ পৰা শিকিছোঁ। দেউতাই সেই মানে যিটো মোৰ ইণ্টাৰেষ্টটো দেউতাই আনি দিছে এই এনেকুৱা ধৰণৰ সংগীতত, যে গুৰিটো হৈছে তাৰ পৰাই আমাৰ গুৰিটো, বৰগীত লোকগীত সেইবিলাকৰ পিছত বাকী আৰু আহি থাকিব। গতিকে তাৰ পৰা আমি বহুত ক্লাছিকেল বেচ হয় এইবিলাক গীত, এইবিলাক আচলতে গাই থাকিব লাগে। তাৰ জৰিয়তে মানুহৰ কি হয়, আমাৰ যিটো ভইচ সেইটোৰো এক্সাৰচাইজ হৈ থাকে। ক্লাছিকেল হয়তো বৰগীত লোকগীত এইসমূহ যদি ভালকৈ প্ৰেক্টিচ কৰা যায় তেতিয়া হয়তো ক্লাছিকেল বেলেগকৈ বহুত প্ৰেক্টিচ কৰাৰ হয়তো প্ৰয়োজন এটা নাথাকে। গতিকে সেইটোৱে আৰু সেইখিনি।
1: এটা খুব সকলোকে সোধা প্ৰশ্ন এটা সোধো, আকাশবাণী গুৱাহাটী এই অনুষ্ঠানটোৰ সৈতে তোমাৰ আকৃষ্টতা কেনেধৰণৰ, মানে কেনেধৰণে তুমি ভাল পোৱা, কেনেধৰণে তুমি লোৱা, অকণমান সেই বিষয়ে কোৱাচোন।
0: আকাশবাণী গুৱাহাটী সৰুৰ পৰাই শুনি আহিছোঁ। আমাৰ ঘৰত এতিয়াও এটা আমাৰ ককাৰ দিনৰে ৰেডিঅ' আছে, এতিয়াও কেতিয়াবা দেউতাই ৰাতিপুৱা উঠিয়ে এইটো বজাই দিয়ে। তো আমি সৰুৰ পৰাই সেনেকেই শুনি আহিছোঁ, ককাৰ দিনত ককাই বজাইছিলে বিভিন্ন ধৰণৰ। সৰুৰ পৰা আমাৰ বৰগীতৰ অনুষ্ঠানসমূহ হওক, কেতিয়াবা কিছুমান চুটি নাট বা বিভিন্ন ধৰণৰ পুৰণি গীত তেনেকেই জড়িত। তেনেকৈ ভাবিছোঁ যে তেনেকৈ যেতিয়া শুনো বেলেগ বেলেগ আৰ্টিষ্টে আকাশবাণীত আহি ইমান ধুনীয়াকৈ অনুষ্ঠান কৰে, চবে শুনে, এনেকৈ ভাল লাগে। তেনেকৈ ময়ো ভাবিছিলোঁ যে এদিন ময়ো কেতিয়াবা সুযোগ পালে
1: ভাল লাগিলে। তোমাৰ অনুভৱখিনি জানি ভাল লাগিলে। তুমি এটা বৰগীত লোকগীত পৰিৱেশন কৰিলা, লোকগীতৰ বাদেও আন এনে কি গীতৰ প্ৰতি তোমাৰ আকৃষ্টতা বেছি?
0: ভূপেন্দ্ৰ সংগীত হওক বা জ্যোতি সংগীত, ৰাভা সংগীত, সকলোবিলাকে মই পুৰণি গীতৰ প্ৰতি অকণমান বেছি আকৃষ্ট। তথাপিতো আমাৰ জুবিনদাৰ গীত এইসমূহ গীতেই আৰু, নতুন তেনেকুৱা ইমান নাই, মোৰ শুনো কিন্তু মোৰ গোৱা তেনেকুৱা মানে
1: এক্সপিৰিয়েঞ্চ
0: বা অভ্যাস
1: অভিজ্ঞতা নাই। এতিয়া বিজ্ঞজনে কয় যে সন্মুখত যেতিয়া এগৰাকী কণ্ঠশিল্পী বহি থাকে তেতিয়া কথাতকৈ বেছি গান শুনিব লাগে। এতিয়া সেই বিজ্ঞজনৰ কথাটো ৰক্ষা কৰিয়ে কি শুনাবা এবাৰ?
0: মই এবাৰ এটি ভূপেন্দ্ৰ সংগীত শুনাব বিচাৰিছোঁ।
1: নিশ্চয়।
0: আৰু

সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকা, এটা খুব সুন্দৰ গীত আৰু গীতটো তুমি ইমান ধুনীয়াকৈ গাইছা, ধন্যবাদ জনাইছো পুনৰবাৰ। যিহেতু সুধাখণ্ডৰ কথা ওলাইছে, আমি অকণমান সুধাখণ্ডৰ কথাই পাতো। সুধাখণ্ডৰ জন্ম শতবাৰ্ষিকী চলি আছে, নিশ্চয় তুমিও জানা কথাটো। এই যে সুধাখণ্ডৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ তোমালোকে চৰ্চা কৰিছা, তুমি চৰ্চা কৰিছা, মই যদি এতিয়া তোমাক সুধো যে সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ

0: নামৰ এযোৰ বিশাল সত্তা, এই সত্তাটোক তুমি কেনেকৈ লোৱা, কেনেকৈ বিশ্লেষণ কৰিবা তেওঁৰ গীতসমূহ, মানুহজন, ব্যক্তিত্ব?
1: ডক্টৰ ভূপেন হাজৰিকাৰ কথা ক'বলৈ গ'লেতো শেষ নহয়ে, তেওঁৰ সত্তাটো ইমানে ডাঙৰ, বিশাল, সেইটো গোটেই বিশ্বজুৰি আমাৰ বিয়পি আছে। তেওঁৰ পৰা ল'বলগীয়া বহুতে আছে, তেওঁৰ গানৰ যিবিলাক ভংগীমা, শব্দ, সেইবোৰৰ যোগেৰেই মানে প্ৰত্যেকজন ব্যক্তিৰে, কোনোবা যাযাবৰ হওক, কোনোবা কৃষক হওক, যি সকলো ব্যক্তিয়ে তেওঁৰ গীতৰ লগত নিজকে ৰিলেট কৰিব পাৰে। আৰু খুব বিশাল সত্তা আচলতে, সকলোৱে অনুশীলন কৰিব লাগে তেওঁৰ এই যি গীতসমূহ আছে, যে তেওঁৰ সৃষ্টিৰাজি আছে, তেওঁৰ বিষয়ে ক'বলৈ গ'লে শেষে নহ'ব।
0: নিশ্চয় মই আচলতে অনুধাৱন কৰিব পাৰিছোঁ তুমি কোনখিনি কথা ক'ব বিচাৰিছা। আমিও আচলতে বাৰে বাৰে সেইখিনি আহ্বান জনাব বিচাৰোঁ এই শতবৰ্ষৰ এই সময়খিনিত। তোমাৰ কথাখিনি সুৰত সুৰ মিলাই মই ক'ব বিচাৰোঁ যে ইমান ডাঙৰ এটা বিশাল সত্তা, তেওঁৰ ইমান সৃষ্টি, সেইখিনি আমি যদি অসমীয়াখিনিয়ে চৰ্চা নকৰোঁ কোনে কৰিব? আৰু তাতে নতুন প্ৰজন্মই, নতুন প্ৰজন্মই আজি তুমি চৰ্চা কৰিছা, ই অত্যন্ত এটা ইতিবাচক দিশ, তোমাকে চাই আৰু এজনে চৰ্চা কৰিব। এনেধৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যেতিয়া গীতখিনি বিয়পি যাব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জীয়াই থাকিব। এতিয়া কথাটো হ'ল যে বিভিন্ন ধৰণৰ গীত গাইছা, বিভিন্ন ধৰণৰ কণ্ঠশিল্পীৰ গীতো তুমি চৰ্চা কৰিছা, তোমাৰ নিজাববীয়াকৈ কাক ভাল লাগে বেছিকৈ?
1: মোৰ ভূপেন হাজৰিকাদেৱৰ গীত ভাল লাগে, আৰু মোৰ জুবিন গাৰ্গ, আমাৰ
0: হাৰ্টথ্ৰব জুবিন গাৰ্গ,
1: জুবিন গাৰ্গৰ গীত খুবেই ভাল লাগে, শুনিও গায়ো ভাল লাগে।
0: নিশ্চয়। এতিয়া কথাটো হ'ল যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, হাৰ্টথ্ৰব জুবিন গাৰ্গ, এওঁলোকে এটা খুঁটি স্থাপন কৰি থৈ গ'ল আমাৰ সংগীতৰ ক্ষেত্ৰখনত। এইখিনিকে চৰ্চা কৰি এটা প্ৰজন্ম আগুৱাই গৈছে বা তেওঁলোকক অনুকৰণ কৰিছে। এতিয়া যদি মই এইখিনি সময়ত তোমাক কওঁ যে হাৰ্টথ্ৰবৰ এটা গীত শুনাই দিব লাগে, কোনটো গাবা?
1: মই জুবিনদা আৰু অনিন্দিতা পল বাইদেৱে কণ্ঠদান কৰা দিয়া মোক দিয়া গীতটি,
0: নিশ্চয়

0: জুবিন গাৰ্গে কণ্ঠদান কৰা দীনবন্ধু ছবিখনৰ এটা গীত। সঁচাকৈ এই গীতবোৰে ক'ৰবাত শুনিলে 19 ছেপ্টেম্বৰৰ সেই আৱেগটো যায় আহে, য'ত প্ৰতিগৰাকী ৰাজ্যবাসীয়ে একেলগে এটা আৱেগত কান্দিছিলে। সেই সময়খিনি ক'ৰবাত আমি উভতি যাওঁ এই গীতবোৰ শুনাৰ পাছত, আৰু তোমাৰ কণ্ঠত গীতটো গোৱাৰ পাছত স্বাভাৱিকতে আমাৰ শ্ৰোতাসকলে তেওঁক পুনৰবাৰ বিচাৰি পাব কাষতে আমি আশা কৰিছোঁ। মই অকণমান তোমাৰ পঢ়া শুনাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। কেনেধৰণৰ পঢ়া শুনা কৰি আছা, কি ধৰণে কৰি আছা অকণমান কোৱাচোন।
1: হয়, মই ৰিচেণ্টলি মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ, এডুকেশ্যন অনাৰ্ছ লৈ পেলাই। আৰু পঢ়া শুনা বুলি ক'লে এতিয়া দি আছোঁ এণ্ট্ৰেঞ্চ, চাওঁ ক'ত কেনেকৈ হয়। বাকী মই এখন স্কুলত, শংকৰদেৱ শিশু বিদ্যা নিকেতন আমাৰ তাতে গোলাঘাটীত, সংগীতৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছোঁ বৰ্তমান সময়ত।
0: খুব ভাল লগা কথা এটা, তুমি শিক্ষা বিষয়ত স্নাতকোত্তৰ কৰিলা, তাৰপাছত এতিয়া তুমি সংগীতৰ শিক্ষয়িত্ৰী হিচাপে কৰি, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন, কেনেকুৱা লাগে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সংগীতৰ শিক্ষা দিয়া, ছাত্ৰ ছাত্ৰীসকলক তুমি সংগীতৰ অ আ ক খ শিকোৱা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
1: অভিজ্ঞতা খুবেই ভাল লগা। মই আচলতে সৰুৰ পৰা ভাবিছিলোঁ যে মানে বহুত ডাঙৰ ছিংগাৰ হ'ম, তেনেকুৱা এনেকুৱা মোৰ বহুত কিবা সেনেকুৱা সপোন নাই, কিন্তু ভাবিছিলোঁ যে কাৰোবাক শিকাব পৰাটো মোৰ এটা আছিলে ইচ্ছা বা সপোন সৰু সুৰা, যে কোনোবাই দুই এগৰাকীয়ে মোৰ পৰা শিকিব, শিকি পেলাই মানে তেওঁলোকে পাৰিব কাৰোবাৰ আগত সেইখিনি মানে গাব বা উপস্থাপন কৰিবৰ কাৰণে। তো খুবেই ভাল অভিজ্ঞতা, ভাল লাগে যেতিয়া ল'ৰা ছোৱালীবিলাকক লগ পাওঁ, তেওঁলোকেও খুব উৎসাহিত কৰে মোক।
0: এতিয়া এগৰাকী শিক্ষকৰ যথেষ্ট অভিজ্ঞতা থাকে ছাত্ৰ ছাত্ৰীৰ সৈতে, কেতিয়াবা হাঁহি উঠা অভিজ্ঞতা, কেতিয়াবা বেয়া লগা, কেতিয়াবা ভাল লগা অভিজ্ঞতা, তোমাৰ চাগে এনেকুৱা বহু অভিজ্ঞতাই আছে, অকণমান তেনেকুৱা কিবা অভিজ্ঞতা এতিয়া মনত পৰিছে নেকি ক'ব পৰাকে শ্ৰোতাসকলক?
1: ভাল লাগে, ল'ৰা ছোৱালীবিলাকো মোৰ লগত খুব মানে জড়িত, মানে নিজে কোৱাৰ নিচিনা হৈছে, বাট মইও তেওঁলোকক খুব মৰম কৰোঁ, তেওঁলোকৰো হয়তো মই খুব প্ৰিয়, ভাল লাগে কিবা এটা হ'লে দৌৰি আহে এনেকে শিকাই দিয়ক বা ফোন কৰে, যেতিয়া মানে মোৰ ভাল লাগে যে মই ইমানখিনি যোগ্য হৈছোঁ যে তেওঁলোকক মই সেইখিনি দিব পাৰিছোঁ। অভিজ্ঞতা বুলি তেনেকুৱাই আৰু, সৰু সৰু বাচ্ছাবিলাক যেতিয়া ওচৰলে দাউৰি আহে, ভাল লাগে, নিজৰ কিবা দুখ ভাগৰ বা কিবা এনেকুৱা থাকিলে সেইখিনি দূৰ হয় আৰু, তেনেকুৱাই আৰু। ভালে, তিতা অভিজ্ঞতা এনেকুৱা মোৰ নাই,
0: ভাল লাগিলে আচলতে মোৰ কথাখিনি শুনিয়ে ভাল লাগিছে। তুমি নিজেই ইতিমধ্যে বিশাৰদ সমাপ্ত কৰিলা সংগীতৰ ক্ষেত্ৰত, তাৰপাছত প্ৰতিগৰাকী আচলতে কণ্ঠশিল্পী বা প্ৰতিগৰাকী মানুহৰ সপোনবিলাক বেলেগ বেলেগ। তুমি ইতিমধ্যে উল্লেখ কৰিলা যে বহু ডাঙৰ কিবা গায়ক হোৱাৰ, বহু ডাঙৰ নামজ্বলা কণ্ঠশিল্পী হোৱাৰ তোমাৰ অভিপ্ৰায় বা সপোন নাছিলে, তোমাৰ সপোন আছিলে যে কাৰোবাক অকণমান কিবা এটা দি থৈ যাব পৰাৰ, আৰু লাহে লাহে তোমাৰ সপোনটো ফলপ্ৰসূ হৈছে। শুভেচ্ছাও জনাইছোঁ, অভিনন্দনো জনাইছোঁ।
1: ধন্যবাদ।
0: এতিয়া সংগীতৰ বিষয়ে অকণমান পাতিব বিচাৰিছোঁ, যে শিক্ষকতাটোৰ লগততো জড়িত হৈ আছাই, শিকাই আছা, প্ৰদৰ্শন ক'ত কেনেধৰণে কৰা হৈছে সংগীতত, মানে বিভিন্ন ধৰণৰ মঞ্চৰ কথাই কওঁ বা মঞ্চৰ অনুষ্ঠান বা বিভিন্ন ধৰণৰ বাণীবদ্ধ গীত, এই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
1: হয়, গীত বাণীবদ্ধ কৰি মই পোৱা নাই, কিন্তু ধৰক বিভিন্ন ধৰণৰ মিটিং বা কলেজ স্কুলত তেনেকৈ বহুত গাইছোঁ, বা এতিয়াও তেনেকুৱা কিবা আমাৰ তেনেকুৱা অঞ্চলত কিবা মিটিং হ'লে বা ধৰ্মীয় অনুষ্ঠান হওক বা তেনেকুৱা ধৰণত মই সংগীত, আৰু হেৰি হৈছিলে যোৱা বছৰ আগৰবাৰ যিটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সংগীতৰ মহাৰণ, সেই যিটো কম্পিটিশ্যন হৈছিল তাত মই লৈছিলোঁ, তাত মই পাইছিলোঁ, লেক লেভেললৈ পাইছিলোঁ, তাৰপিছতে ৰবীন্দ্ৰ সংগীতত তেনেকেই হয়। মোৰ মানে লেট নাইট শ্ব'জ এইবিলাক মোৰ কৰা নহয়, এইখিনিয়ে আৰু।
0: সংগীতৰ মহাৰণ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এটা খুব প্ৰশংসনীয় পদক্ষেপ, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন সংগীতৰ সৈতে জড়িত লোকসকলৰ এটা মঞ্চলৈ অনাৰ যিটো প্ৰয়াস, এই খুব এটা আদৰণীয় পদক্ষেপ, তাত তুমি অংশগ্ৰহণ কৰিছিলা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
1: ভাল লাগিছিলে, ইমান বিশালভাৱে সকলো মানে
0: প্ৰতিযোগীসকল,
1: বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগীসকলে আহি পেলাই অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰ পৰা বহুত শিকিব পাৰিছোঁ, কাৰণ মই শিকিহে আছোঁ এতিয়া, মোৰ বহুত ভুল ত্ৰুটি এতিয়াও আছে। সেই ভাল লাগিছিলে, তেনেকৈ লগ পাইছিলোঁ, এক্সপিৰিয়েঞ্চ হৈছিলে, গম পাইছিলোঁ যে কেনেকৈ, কাৰণ আমাতকৈও বহুত ভাল গোৱা বা এক্সপিৰিয়েঞ্চ বহুত আছে, তো গতিকে ভাল লাগিছিলে, এনেকৈ শিকিব পাইছোঁ, বহুত বস্তু জানিব পাইছোঁ, আৰু তাৰ জৰিয়তে মই, মোৰ এটা ভাল হ'ল, মই ৰবীন্দ্ৰ সংগীতৰ প্ৰতি মোৰ এটা আহিল, ইচ্ছা এটা আহিলে, তাৰ জৰিয়তে মই শিকিলোঁ। কাৰণ তাত ৰবীন্দ্ৰ সংগীতৰো প্ৰতিযোগিতা হৈছিলে, তাৰ আগত মানে শুনিছিলোঁ যদিও মই তেনেকৈ শিকা হোৱা নাছিলে, গতিকে তাৰ জৰিয়তে মোৰ সেইটো ইম্প্ৰুভমেণ্ট বুলি ক'ব লাগিব, সেইটো হৈছে।
0: তুমি কি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা?
1: তাত হোৱা প্ৰত্যেকটাতে কৰিছোঁ, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীত।
0: ৰবীন্দ্ৰ সংগীততো তুমি অংশগ্ৰহণ কৰিছা, এই মুহূৰ্তত যদি মই তাক গাবলৈ কওঁ নিশ্চয় গাব পাৰিবা, শুনি ল'ব বিচাৰিছোঁ।

0: ৰবীন্দ্ৰ সংগীত যেতিয়া শুনা যায় তেতিয়া চকুকেইটা জপায় কেৱল সেই কথাবোৰ সেই সুৰবোৰৰ মাজত সোমাই পৰিবলৈ মন যায়। আৰু এই মুহূৰ্তত এই সময়খিনিত তেনেধৰণৰ অনুভৱেই হৈছে যেন চকুকেইটা জপাই দিম আৰু সেই সুৰ আৰু কথাৰ মাজত সোমাই যাম। ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আমি তোমাৰ সংগীতৰ বিষয়ে কথা পাতি আছোঁ, সংগীতৰ যাত্ৰাৰ বিষয়ে কথা পাতি আছোঁ। এতিয়া মই জানিব বিচাৰিছোঁ যে সংগীতকো বাদ দি বেলেগ ভাল লগা তোমাৰ কি আছে?
1: সংগীতকো বাদ দি গীত শুনি ভাল পাওঁ।
0: সংগীতক বাদ দি
1: তেনেকে মই ইমান পঢ়া শুনা কৰি ভাল নাপাওঁ। এইটো বিভিন্ন ধৰণৰ মোৰ ব্যঞ্জন

0: হাহিতে সাই, সপোনর হাহিতে সাই।
1: মই যদি ব্যক্তিগতভাৱে কওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনটো গান খুব বেছি ভাল লাগে? মোৰ এই গীতটো খুব বেছি ভাল লাগে, আৰু কেতিয়াবা মোবাইলৰ প্লে'লিষ্টটোত এই গীতটো মোৰ সঘনাই বাজি থকা এটা গীত, আৰু গীতটো তুমি পৰিৱেশন কৰিলা, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি জ্যোতি সংগীতৰ কথা পাতিলোঁ, ৰাভা সংগীতৰ কথা পাতিলোঁ, বিষ্ণুৰাভা সংগীতৰ কথা পাতিলোঁ, ভূপেন্দ্ৰ সংগীতৰ কথা পাতিলোঁ, জুবিনৰ গীতৰ কথা পাতিলোঁ। এই গীতসমূহৰ তুমি চৰ্চা কৰিছা, গীতসমূহ তুমি গাইছা, বেলেগক শিকোৱাৰো তোমাৰ যথেষ্ট আগ্ৰহ আৰু অভিপ্ৰায় আছে। মোক কোৱাচোন, এই গীতবোৰ তোমাৰ কিয় ভাল লাগে? যিকোনো এটা কাৰণ কোৱাচোন যে এই গীতসমূহ এইটো কাৰণে মোৰ ভাল লাগে, এই গীতসমূহত আমুক আছে, কোৱাচোন তেনেকুৱা কাৰণ।
0: এইসমূহ গীতৰ প্ৰত্যেকটো শব্দই আচলতে আমাৰ অন্তৰ চুই যায়, আৰু প্ৰত্যেকটো শব্দতে আমি কিবা নহয় কিবা বিচাৰি পাওঁ, নিজৰ জীৱনটো আমি ৰিলেট কৰিব পাৰোঁ। সেইটো কাৰণে আচলতে এইসমূহ গীত আওৰাই থাকি বা তাৰ মানে প্ৰেক্টিচ কৰি ভাল লাগে, সেয়াই আৰু।

0: আচলতে সেই কথাখিনিয়ে মই সেই ইতিবাচকতাটো তোমাৰ ঠাইত দেখিবলৈ পাইছোঁ, য'ত মই বাৰে বাৰে সেই কথাটোৱে কৈছোঁ যে আমি কেতিয়াবা এনেকুৱা হয় নহয় যে ঘৰত ঢোলটো থাকিও আমি গীটাৰখনৰ বাবে দৌৰি যাওঁ, ঘৰত নাগাৰাজোৰ থাকিও আমি বেলেগ পশ্চিমীয়া বাদ্যযন্ত্ৰ শিকিবলৈ দৌৰি যাওঁ। শিকাটো বেয়া কথা নহয়, কিন্তু প্ৰথম নিজৰ শিপাডাল, তাৰপাছত পাত বিৰিখ এইসমূহ আহিব। তোমাৰ সেই শিপা খামুচি শিপাৰ সৈতে আগুৱাই যোৱাৰ যিটো দৃঢ়তা, সেই দৃঢ়তাখিনি মোৰ ভাল লাগিছে, সেইবাবে আচলতে প্ৰশ্নটো কৰিলোঁ। আৰু এই অনুষ্ঠানটো আমাৰ ন প্ৰতিভা, নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি তেওঁলোকক আমি এই অনুষ্ঠানটোৰ জৰিয়তে চিনাকি কৰাই দিওঁ। আজিৰ এই অনুষ্ঠানটোৰ সাৰ্থকতা এইটো কাৰণে আহিছে যে এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি আকাংক্ষা মালাকাৰ, তেওঁ সেই দৃঢ়তাখিনিলৈ জীৱনত, তেওঁ সংগীতৰ জীৱনত তেওঁ আগবাঢ়ি গৈছে, যিখিনি দৃঢ়তাই কেৱল তেওঁ নিজৰ বাবেই নহয় সমাজৰ প্ৰতিটো স্তৰৰ যিটো নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মক তেওঁ কিবা এটা দিব খোজাৰ যিটো মনোভাৱ, সেই মনোভাৱটো আজি এনেধৰণে এই অনুষ্ঠানটোৰ জৰিয়তে আমি দেখুৱাব পাৰিছোঁ, অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতাসকলক আমি শুনাব পাৰিছোঁ। তাৰ বাবে এই অনুষ্ঠানটোৰ সাৰ্থকতা হৈছে, কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। বহু কথা পাতিলোঁ আৰু এটা গীত তোমাৰ পৰা শুনি ল'ব বিচাৰিছোঁ।
1: এইবাৰ মই লতা মংগেশকাৰ জীৰ এটি খুবেই ধুনীয়া গীত, মোৰ প্ৰিয় গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিছা, পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমাক। আমাৰ সময় কমি আহিছে, অনুষ্ঠান আমি সামৰিব লাগিব। একেবাৰে শেষত তোমাৰ পৰা জানিব বিচাৰিছোঁ যে আজি এই অনুষ্ঠানটোত উপস্থিত হৈ কেনেকুৱা লাগিল?
1: খুবেই ভাল লাগিল, মোৰ সৰু সপোন এটা পূৰণ হোৱা যেন লাগিছে। কাৰণ মোৰ ইচ্ছা আছিলে যে মই আকাশবাণী কেন্দ্ৰত আহি পেলাই এনেকৈ কিবা এটা ৰেকৰ্ডিং কৰোঁ যাৰ দ্বাৰা মানুহে মোক শুনক। খুবেই বেছি ভাল লাগিছে আৰু আপোনালোককো বহুতেই বেছি ধন্যবাদ।
0: নিশ্চয়কৈ তোমাকো ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ তুমি ইমান ধুনীয়াকৈ গীতসমূহ পৰিৱেশন কৰিলা আৰু লগতে গীতৰ চৰ্চা কৰি গৈছা। আৰু মই শ্ৰোতাসকলক এইখিনি জনাই ভাল পাম যে আকাংক্ষাৰ যিটো সপোন বা বাস্তৱায়িত হোৱা যিটো সপোন, নতুন প্ৰজন্মক কিবা এটা দি যাব পৰাৰ যিটো সপোন, সেই সপোনটো আৰু বিশাল হওক, বিশাল পৰিসৰৰ হওক আমি আশা কৰোঁ। আৰু আজিৰ অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ তোমাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তোমাৰ ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ অনুষ্ঠানটোৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে ন প্ৰতিভা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল উদীয়মান কণ্ঠশিল্পী আকাংক্ষা মালাকাৰ। অনুষ্ঠানটিৰ আগ ধৰিলে ভাস্কৰ শইকীয়াই। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠত এটি সুমধুৰ গীত।

0: নতুনৰ গতি খেদা
1: এজাক হেঁপাহৰ বৰষুণ। বৰষুণৰ প্ৰতিটো টোপালত কথা থাকে এক অজান শিহৰণ, বুজা নাযায় কি বেদনাত উচুপি উঠে আকাশ, জোনাকী পৰুৱা হৈ যেন সৰি পৰে গলি যোৱা জোন, পেথাৰে ৰাঙলি হৈ আবেলিৰ বেলি, বতাহে যেন মাৰে চিনাকি সুঁৱৰি। ঠিক তেতিয়াই আমাৰ মনলৈ আহে হেঁপাহৰ বাৰিষাৰ বৰষুণজাকৰ কথা। প্ৰিয় শ্ৰোতা, এতিয়া শুনোচোন আহক জুবিন গাৰ্গৰ কণ্ঠৰ এটি মনোমোহা গীত

সেউজ অহাৰ বাতৰি পায়ে নামি আহে টুপ টুপ বৰষুণৰ টোপাল, চুমা সিঁচি দি যায় চকুৰ পতাত, পৃথিৱী যেন কঁপাই যায় মেঘৰ নাচোনে, বৰষুণৰ প্ৰতিটো টোপালৰ স্পন্দনে জোকাৰি যায় উৰণি আহিয়া, উপচি আহে বাৰিষাৰ জোৱাৰ। প্ৰিয় শ্ৰোতা, এয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি মনোমোহা গীত।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত, কিলোহাৰ্জ 1035 আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক ৰাম ধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিৰ আন এটি খণ্ডৰ সৈতে ষ্টুডিঅ'ত মই নিখিল ৰঞ্জন বৰুৱা। প্ৰিয় শ্ৰোতা, বানে ধোৱা এই দুখ সময়ৰ মাজতো আমি আশা কৰিছোঁ প্ৰিয়জনৰ সৈতে আপুনি ভালে আছে, কুশলে আছে। বানপীড়িত অঞ্চলসমূহত শীঘ্ৰেই স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি অহাৰ কামনা কৰি আপোনালৈ আগবঢ়াইছোঁ ৰামধেনু অনুষ্ঠানটিৰ প্ৰথমটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

নৈৰ পাৰৰ শান্ত সৌম্য বতাহজাক, কণ কণ ঢৌবোৰক খুটি খাবলৈ লৰি অহা দৰিকণাজাক, অথবা লহিওৱা বেলিৰ ৰঙচুৱাখিনিক চুই যোৱা নাৱৰীয়াজনৰ সৈতে আপোনাৰ নিচেই চিনাকি নদীখনে যে কেতিয়াবা কালৰূপ লৈ আপোনাৰ সপোনবোৰক নিমিষতে মষিমূৰ কৰি লৈ যাব পাৰে তাক হয়তো আপুনি কল্পনা কৰিবও নিবিচাৰে। কিন্তু বাস্তৱ যেন কঠিন, চন্দ্ৰ হেৰুৱাই মৃত শামুকৰ ফুলাতি হৈ জীৱন পৰি ৰয় নৈৰ নিজান বালিচৰত।

কোৱা হয় মাউখে উঠিলে গুড়ি পৰুৱাৰো মৰণ নাই। বিপদৰ দিনত যদিহে আমি ইজনে সিজনৰ সহায় হওঁ তেন্তে কোনো বিপদেই আপোনাক মুখ টলাব নোৱাৰে। শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠিত সুৰ বাহিনী আছিল এনে এটি সংগীত দল যিয়ে বানপীড়িত লোকসকলৰ সাহায্যৰ বাবে ৰাজপথত গীত পৰিৱেশন কৰি অৰ্থ সংগ্ৰহ কৰিছিল। আৰ্তজনক সাধ্যানুযায়ী আপুনিও আগবঢ়াওক সহায়ৰ হাত।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: হৈ
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: মিডিয়াম ৱেভৰ 299.9 মিটাৰত কিলোহাৰ্জ 1035 আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জ এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক শ্ৰুতি চাৰুলিকাৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত ৰাগ নাইকি কান্ধৰা।

ইমানপৰে শ্ৰোতাসকলে নাইকী কান্ধৰা ৰাগত আধাৰিত শাস্ত্ৰীয় সংগীতটি শুনিলে শ্ৰুতি চাৰুলিকাৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ

বিভাগ জ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণ সূচীৰ। কাইলৈ অনুষ্ঠানসূচী পুনৰ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিখিল ৰঞ্জন বৰুৱাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।